এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শৰ্মিষ্ঠা দাস, প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, অমলেশ কলিতা, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ধ্ৰুৱজ্যোতি দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বীণাপাণি মুক্তিয়াৰৰ কণ্ঠত লোকগীত, যদু খনিকৰ আৰু সংগীসকলৰ কণ্ঠত টোকাৰী গীত, নীলিমা খাতুনৰ কণ্ঠত ভক্তিমূলক গীত আৰু শেষত ভজন শুনিলে মৃণালিনী বৰঠাকুৰৰ কণ্ঠত।

0: 131, while Rishabh Pant was on 27 when the stumps were drawn yesterday evening. KL Rahul retired hurt on 77. The game was cut short to 73 overs due to two rain breaks yesterday. Earlier, India won the toss and opted to bat first. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত অনুষ্ঠান পৰিস্থিতি

প্ৰথমে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 সুৰজিৎ দত্তৰ কণ্ঠত ভজন, পুৱা 6:20 আৰু নিশা 8:15 ধনেশ্বৰ ৰয়ৰ কণ্ঠত লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11 বজাত পোষ্টবক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। দিনৰ 12:10ৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আস্কা গীত, সবৰং, গীতিকা, শীৰ্ষক সংগীত, গীত আপনা ধুন পাৰাই। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। সন্ধিয়া 6:10 থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান গীতেৰে কথাৰে আঁত ধৰিব ত্ৰিদিশা বৰাই। লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু হিভি ফুৰীৰ অনুষ্ঠানত হাজোৰ সুৰেণ দাস কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ বিচিত্ৰানুষ্ঠান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত ৰীতম সৰকাৰৰ গীটাৰ বাদন শুনিবলৈ পাব।

আৰু ডক্টৰ কাবেৰী মহন্তই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাটক হৃদয়ৰ চিঞৰৰ পঞ্চম খণ্ড শুনিবলৈ পাব, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 10:00 চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি থকা নালন্দাৰ যুৱক সোনু ৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ কথোপকথন। পুৱা 9:15 অগণিৰ মেল। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো সুৰজিৎ দত্তৰ কণ্ঠত ভজন।

সুৰজিৎ দত্তৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো ধনেশ্বৰ ৰয়ৰ কণ্ঠত দুটি লোকগীত।

ইমানবোৰে ধনেশ্বৰ ৰয়ৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। প্ৰথমে শুনাবলৈ লৈছো সৰগম ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত পিয়াৰীলালৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ এয়া লতা মংগেশকাৰ আৰু এছ পি বালাসুব্রমণিয়মৰ কণ্ঠত এক দুজে কে লিয়ে ছবিখনৰ এটি গীত। গীতৰ কথা আনন্দ বক্সী, সংগীতৰে সজাইছে লক্ষ্মীকান্ত প্যাৰেলালে।

শ্ৰোতাসকলে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো য়েশুদাসৰ কণ্ঠত সাৱন কো আনে দো ছবিখনৰ এই গীত।

যশোদাসৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

এইবাৰিয়া আৰতি মুখাৰ্জী আৰু যশপাল সিং কণ্ঠত গীত গাতা ছেল ছবিখনৰ এই গীতটি সংগীতেৰে সজাইছে ৰবীন্দ্ৰ জৈনে। আহকচোন এই গীতটি শুনো।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ তিশ্ৰী কথা কাছন ছবিখনৰ এটি গীত। লতা মংগেশকাৰৰ কণ্ঠত গীতৰ কথা শৈলেন্দ্ৰৰ।

মধুবন অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো জিজ দেশ মে গংগা বেহতি হে ছবিখনৰ এটি গীত, লতা মঙ্গেশকাৰ আৰু সংগীসকলৰ কণ্ঠত। গীতটি লিখিছে হাছৰাত জয়পুৰীয়ে, সংগীতেৰে সজাইছে শংকৰ জয়কিষাণে।

0: মধুবন অনুষ্ঠানটির আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত স্বৰাজ দুগ্ধ উৎপাদন চৌহদত নতুন দুগ্ধ উৎপাদন কেন্দ্ৰ মুকলি কৰিব। আৰু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলক মহিলাৰ সন্মানৰ বাবে এখোজ আগবাঢ়ি আহিবলৈ আৰু যথাশীঘ্ৰেই বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে একেলগে কাম কৰিবলৈ কয়। মহিলাসকলক নীতি প্ৰণয়নৰ ক্ষেত্ৰত সুযোগ দিয়া উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
2: জল্দ সে জল্দ হামাৰি মাতা আৰু বহনক 33% বিধানসভা আৰু লোকসভা মে উনকো প্ৰতিনিধিত্ব মিলে। ये भारत की नीति घड़तर के अंदर अपना योगदान दे। समय की मांग है और मैं सभी राजनीतिक दलों से फिर से आग्रह करता हूं, आइए महिला आरक्षण लागू करके महिला सम्मान में आप भी जुड़िए, लेकिन मेरी माताओं बहनों को हक दीजिए।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজকে ধৰি বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ধন্যবাদৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নেপালৰ মাজৰ বহুমুখী আৰু প্ৰাচীন সভ্যতাজনিত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰিবলৈ দুয়োখন দেশ প্ৰতিশ্ৰুতিবদ্ধ। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে ভূটানৰ সৈতে থকা বিশেষ আৰু শক্তিশালী সহযোগিতাত গুৰুত্ব প্ৰদান কৰি আহিছে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিৰ শুভেচ্ছা বাৰ্তাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰত আৰু শ্লোভাকিয়াৰ মাজৰ সৰ্বাত্মক সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ আগ্ৰহী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত ৰাজকীয় অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কূটনীতিবিদ, সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ একাংশ হিতাধিকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছত্তীশগড়, গোৱা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ চহকী তথা সমৃদ্ধিশালী সংস্কৃতি পৰম্পৰা প্ৰদৰ্শন কৰা হয়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই, চেংগলপট্টু, তিৰুৱাৰুৰ আৰু তঞ্জাৱুৰত এলানি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীৰাধাকৃষ্ণনে আজি চেংগলপট্টুত এছ আৰ এম বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ 22 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে চেন্নাইত নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপালৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অংশ ল'ব। পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাইত ইক'জ অৱ আ নেশ্যনেলিষ্ট মাইণ্ড নামৰ এখন গ্ৰন্থও উন্মোচন কৰিব। শ্ৰীৰাধাকৃষ্ণন কাইলৈ তিৰুৱাৰুৰৰ তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত 11 সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। তেওঁ লগতে তঞ্জাৱুৰত বিশ্ববিদ্যালয়ৰ মৰ্যাদাপ্ৰাপ্ত শাস্ত্ৰ প্ৰতিষ্ঠানৰ 40 সংখ্যক বৰ্ষপূৰ্তি আৰু ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত

0: এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ থকা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াকৈ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰ সৰজ দুগ্ধ উৎপাদন চৌহদত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে বিভিন্ন দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প আৰু গো খাদ্য প্ৰকল্পও ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজস্থানৰ 17খন জিলাত 6,262 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা আৰু উদ্বোধন কৰা হ'ব। ইয়াৰ লগতে ৰোজগাৰ উৎসৱৰ অধীনত 10,500তকৈও অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই উপলক্ষে শ্ৰীশ্বাহে নতুন কেন্দ্ৰীয় সমবায় বেংক গঠন কৰাৰ কথা ঘোষণা কৰিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনৰ হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি নিয়মাৱলী 2026 সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে যোগ্য কৰদাতাসকলক নিৰ্দিষ্ট কৰ বা মাচুল পৰিশোধ কৰাৰ সময়ত অপ্ৰকাশিত বৈদেশিক সম্পত্তি আৰু বৈদেশিক আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিব। এই আঁচনিখন আজিৰে পৰা কাৰ্যকৰী হ'ব আৰু ইয়াৰ অধীনত সম্পত্তি আৰু আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ অন্তিম সময় 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি 2026 হ'ল বিত্তীয় আইন 2026ৰ 4th অধ্যায়ত অন্তৰ্ভুক্ত এককালীন স্বেচ্ছামূলক প্ৰকাশ আঁচনি। কৰদাতাসকলৰ সজাগতা বৃদ্ধি কৰা আৰু আঁচনিখনৰ অধিক প্ৰসাৰৰ বাবে কৰা নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে আয়কৰ বিভাগে আঁচনি আৰু নিয়মাৱলীসমূহৰ এখন বিস্তৃত FAQ অৰ্থাৎ সঘনাই সোধা প্ৰশ্নসমূহৰ উত্তৰৰ নথি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰিছে। স্বাধীনতা দিৱস উপলক্ষে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে এই পদক্ষেপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বিত্তীয় বোজা লাঘৱ কৰিব। সকলোৰে বাবে গুণগত শিক্ষা সুলভ কৰি তোলাৰ দিশৰ পৰা আগশাৰীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰি ধৰিবলগীয়া এই পদক্ষেপক বৈপ্লৱিক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহত প্ৰশিক্ষণৰ নামত ব্যয় হোৱা লাখ লাখ টকা ৰাহি হ'ব।
1: विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स हैं, उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অহা এবছৰত 1 কোটি যুৱক যুৱতী কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত লৈছে। এই প্ৰশিক্ষণে দেশৰ যুৱ প্ৰজন্ম গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ অগ্ৰণী হিচাপে গঢ়ি তুলিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে মূল্য, মান আৰু দক্ষতাত গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজি দ্বিতীয় দিনা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পদ্দিকলে 131 আৰু ঋষভ পণ্টে 27 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে KL ৰাহুলে 77 ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বিষয়টোক ৰাজনৈতিক যুদ্ধলৈ পৰ্যবেক্ষিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত সৰজ দুগ্ধ উৎপাদন চৌহদত এটা

এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছো ডক্টৰ অনিমা চৌধুৰী কণ্ঠৰ এটি গীত, গীতৰ কথা অৰূপৰ।

সেয়া আছিল অনিমা চৌধুৰীৰ আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত, গীতৰ কথাসুৰ অনিল দাসৰ।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছো ভিতালী দাসৰ কণ্ঠৰ এটি গীত, গীতৰ কথা দিগন্ত ভাৰতীৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ভিতালী দাসৰ কণ্ঠত। এইবাৰৰ গীতৰ কথা অভিজিৎ বৰ্মনৰ।

গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, লগতে প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে, লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায়

0: পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই কয় যে 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈৰ পৰা এই লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। আজি মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰিব। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
1: লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
0: কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3 কোটি 12 লাখ। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1 কোটি 59 লাখৰো অধিক পুৰুষ আৰু 1 কোটি 52 লাখৰো অধিক মহিলা। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এফ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: यार सच बताऊं, अभी तो गर्मियां शुरू हुई है और 7,000 रुपए का बिजली बिल भी आने लगा। वाइफ कब से बोल रही है सोलर पैनल लगवाने के लिए, बोलती है सरकार सब्सिडी भी दे रही है। मैंने जिनको पूछा सबका बिजली बिल जीरो आ रहा है इस बार।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনাবলৈ লৈছো কুইন দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সুৰ দিগন্ত কলিতাৰ।

আধুনিক গীত শুনিছে কুইন দাসৰ কণ্ঠত। এইবাৰৰ গীতটিৰ কথা কেশৱ মহন্তৰ, সুৰ প্ৰভাত শৰ্মাৰ।

সেয়া আছিল কুইন দাস আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰুবি সিংহৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সংগীত অজিত সিংহৰ।

শ্রোতাসকলে আধুনিক গীত শুনিছে ৰুবি সিংহৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ আন এটি গীত, গীতৰ কথাসুৰ শিল্পীৰ নিজৰ।

0: ৰবি সিংহৰ কণ্ঠৰে গীতেৰে সামৰা হ'ল আজিৰ আধুনিক গীতৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ঘণ্টেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন।

0: সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্রকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনত 2500 কোটি টকাৰ এটা নতুন প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নৰকাসুৰ পাহাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খন নামনি অংশত থকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ওচৰলৈ স্থানান্তৰিত কৰাৰ নতুন পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
1: ডি এম চি এইচত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে আৰু এতিয়া আমাৰ ডি এম চি এইচত প্ৰায় 2500 কোৰ্চৰ ডাঙৰ প্ৰকল্প এটা কাম আৰম্ভ হৈছে। এক প্ৰকাৰ ডি এম চি এইচৰ ওপৰৰ পৰা অডিটৰিয়ামলৈকে আমাৰ কলেজখন নমাই অনাৰো পৰিকল্পনা আছে। মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম। আপোনালোকে জানে যে এভিকশ্যনৰ কথা ক'লে বহুতে ভাল পায় বহুতে বেয়া পায়, গতিকে মিলা মিছা কৰি থাকিব লাগিব। বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস ডাঙৰীয়া অসুস্থ হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বাথৰুমত যাওঁতে পৰি পেলাই ভৰিখনত আঘাত পাইছিলে। গুৱাহাটী মেডিকেল কলেজত তেখেতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এতিয়া খুব ৰিকভাৰী কৰি আছে। 3-4 দিনত তেখেতক ৰিলিজো দিব। মই চৰকাৰৰ ফালৰ পৰা এগৰাকী নাৰ্চ তেখেতৰ অন্ততঃ অহা 6 মাহ তেখেতক চাই থাকিবৰ কাৰণে, লগতে ফিজিঅ'থেৰাপিও লাগিব। প্ৰতিটো দিনে গৈ তেওঁ ফিজিঅ'থেৰাপি কৰিব পাৰে আৰু মই ব্যৱস্থা কৰিব কৈছোঁ।
0: ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত পৰৱৰ্তী 5 বছৰত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়াবানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত 6 মাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহ চক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰা 4থ পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰি কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। সাম্প্ৰতিক সময়ত বাৰিষাত অহা ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো কালি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লাল ডুবমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো কালি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰ সেনা ৰেড্ডি নালুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকল

0: সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1,300গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ লোকভৱনত এট হোম শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অসম আৰক্ষীৰ বেণ্ড, 58 জি টি চি, শ্বিলঙৰ পাইপাৰ্ছ বেণ্ড আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মনোমোহা পৰিৱেশনেৰে এই অনুষ্ঠান মুখৰ কৰি তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্বাধীনতাৰ 80 বছৰত গৌৰৱময় ক্ষণত ঐক্য, দেশপ্ৰেম আৰু ভাৰতৰ চিৰন্তন চেতনাৰে উদ্ভাসিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
1: ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকপিয়লৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
2: লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃপুতভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱা সকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
1: কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1,59,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা। ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱাৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই কালি লতাশিল খেলপথাৰত আয়োজিত এটা কাৰ্যসূচীত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আহ্বান জনায়।
3: 41 বছৰ হৈ গ'ল, কিন্তু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ নহ'ল। আমি মনত খুব খং আৰু বেদনাৰে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আনফালে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে 41 বছৰ হ'ল আৰু কিমান দিন লাগিব, আৰু কিমান দিনৰ ভিতৰত অসম চুক্তি ৰূপায়ণ হ'ব? কাৰণ এতিয়া অসমৰ পৰিস্থিতি সলনি হৈছে। অবৈধ বিদেশী নাগৰিকৰ সমস্যাই অসম আন্দোলনৰ সময়ত যিমান জটিল আছিল তাতকৈ বেছি ভয়াৱহ হ'ল। জনবিন্যাস পৰিৱৰ্তন হ'ল, মৌলবাদী সোমাল, অসমত বহিৰাগ্ৰাসন চলিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ সাহস আৰু সদিচ্ছাৰ অভাৱৰ বাবে অসম চুক্তি ৰূপায়ণ হোৱা নাই। অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা এতিয়া অমীমাংসিত হৈ আছে।
1: ইপিনে অসম চুক্তি রূপে।

0: বিজ্ঞান বিভাগৰ মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিক আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে। অসম চুক্তিৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় স্বাৰ্থ, সাংস্কৃতিক স্বকীয়তা আৰু জনসাধাৰণৰ ন্যায্য অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। তেওঁ লগতে অসম চুক্তিৰ চেতনাক অধিক শক্তিশালী কৰি সুৰক্ষিত, সমৃদ্ধিশালী আৰু উন্নত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পৰৱৰ্তী বাতৰি শুনক নিৰূপমাৰ পৰা।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহন বাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পাডিকালে 131 আৰু ঋষভ পণ্টে 27 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে কে এল ৰাহুলে 77 ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ বেদেটি ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক বেডা গঞ্জু আৰু জৰ্জ হিল সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা কালিৰে পৰা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা দলে অংশগ্ৰহণ কৰিব। কালি প্ৰতিযোগিতাৰ প্ৰথমখন খেলত তেজপুৰ এফ চিয়ে বিহালী এফ চি দলক 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহত ওদালগুৰি, লখিমপুৰ, ঢেকিয়াজুলিৰ দৰে আগশাৰীৰ দলসমূহে অংশগ্ৰহণ কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমেই শুনাবলৈ লৈছো তুম মিলে ছবিখনৰ এটি গীত কেকেৰ কণ্ঠত। গীতৰ কথা ছৈয়দ কাদ্ৰীৰ, সংগীত পৰিচালনা প্ৰীতমৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ। দিখু আৰু জুবলিৰ কণ্ঠত জেতুকা পাতৰ দৰে ছবিখনৰ এটি গীত, গীতৰ কথা আৰু সংগীত পলাশ গগৈৰ।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ আগবঢ়াইছোঁ গুলজাৰৰ গীতৰ কথা আৰু এ আৰ ৰহমানৰ সংগীতেৰে সজোৱা শ্ৰেয়া ঘোষাল আৰু উদয় মজুমদাৰৰ কণ্ঠত গুৰু ছবিখনৰ এই গীতটি।

0: রূপালী ধু অনুষ্ঠানত এইবাৰ তৰালি শৰ্মাৰ কণ্ঠত সুৰেণ সুৰৰ পুতেক ছবিখনৰ এটি গীত। গীতৰ কথা চন্দ্ৰ মুদৈৰ, সংগীত ডক্টৰ হিতেশ বৰুৱাৰ।
1: বেচেৰি মালিনী জনিলেহে মোৰ বেয়া লাগিল।
2: মালিনী কোন?
1: বেচ বাবাৰ নাতিনী।

সুৰেণ চুৰৰ পুতেক ছবিৰ পৰা তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো উদিত নাৰায়ণ আৰু আলকা য়াগ্নিকৰ কণ্ঠত তেৰে নাম ছবিখনৰ এটি গীত। গীতটি লিখিছে সমীৰে, সংগীতেৰে সজাইছে হিমেশ ৰেচামিয়াই।

ৰূপালীটো অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হ'ল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:00 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমুশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া ডিউটি ৰুমত আছে সিদ্ধাৰ্থ প্ৰতিম দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পম্পা চন্দা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু অজয় আনন্দ। খন্তেক পাছতেই পোষ্ট বক্স নম্বৰ 111 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:10 মিনিটৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া, কথাষাৰ কৈছিল এহেম বৰুৱাই। প্ৰিয় শ্ৰোতা, মূল অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ আজিৰ যুৱবাণী। বিয়লি 5:15ৰ পৰা মনোৰঞ্জন অনুষ্ঠানত শুনিবলৈ পাব কেইখনমান হিন্দী ছবিৰ কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিবলৈ পাব বিয়লি 5:55ৰ পৰা। সন্ধিয়া 6:10ৰ পৰা শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটি। অনুষ্ঠানটিৰ আঁত ধৰিব ত্ৰিদিশা বৰাই। অনুষ্ঠানটিৰ দ্বিতীয়টি খণ্ড শুনিবলৈ পাব সন্ধিয়া 6:30ৰ পৰা। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰা হ'ব থলিতে বাণীবদ্ধ কৰি অনা গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিব জেচমিন চুলতানা আৰু গাৰ্গী শৰ্মাই। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানো আহক যুৱ বাণিজ্যকে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক আগতীয়া ৰেঙনি। কাইলৈ বিয়লি 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত আগবঢ়োৱা হ'ব খগেন মহন্তৰ কণ্ঠৰ গীত। বিয়লি 5:55 পৰা শুনিবলৈ পাব শিক্ষণ প্ৰশিক্ষণ সংস্থান। শতাব্দী শৰ্মাৰ কথিকা সৃষ্টিৰ ৰহঘৰাত সংগীতৰ সম্ৰাট শুনিবলৈ পাব সন্ধিয়া 6:10 পৰা। সন্ধিয়া 6:30 পৰা শুনিবলৈ পাব দৰিনা মহন্তৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰা হ'ব এখনি আলেখ্য এখন চিঠি। আলেখ্যখনিৰ প্ৰযোজনা কস্তুৰীমা দাস আৰু পম্পী মালাকাৰৰ। সন্ধিয়া 7:50 পৰা প্ৰচাৰ কৰা হ'ব যুৱ আবৃত্তিৰ অনুষ্ঠানটি। 8:00 শুনিবলৈ পাব বৃন্দগান। 8:05 আগবঢ়োৱা হ'ব যন্ত্ৰ সংগীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

অনুষ্ঠান মনোৰঞ্জন। আজি অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে কেইখনমান হিন্দী ছবিৰ কেইটিমান গীত। প্ৰথমে শুনো আহক হম তুম ছবিখনৰ পৰা অলকা য়াগ্নিক আৰু শানুৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে অহম তুম ছবিখনৰ গীত শুনি আছে। এইবাৰ আগবঢ়াইছোঁ অলকা য়াগ্নিক আৰু বুবুলছ প্ৰিয়াৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জনত শুনি আছে হম তুম ছবিখনৰ গীত। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছোঁ আলকা য়াগ্নিক আৰু উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনো আহক ক্ৰিমিনেল ছবিখনৰ পৰা কেইটিমান গীত। প্ৰথমে এয়া কুমাৰ শানু আৰু আলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ মনোৰঞ্জনত আগবঢ়াইছোঁ 1942 এই লাভ ষ্টৰী ছবিখনৰ কেইটিমান গীত। প্ৰথমে আগবঢ়াইছোঁ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে 1942 এই লাভ ষ্টৰী ছবিখনৰ গীত। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত শুনো আহক একেখন ছবিৰ পৰাই কুমাৰ চানুৰ কণ্ঠৰ এই গীতটিয়ে।

শ্ৰোতাসকলে, ইমান পৰে নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব।

0: হিউমেন রিসোর্স শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,000 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে সৰফিৰোজী। गृहमंत्री अमित शाह ने कहा है कि वर्ष 2047 तक भारत को पूर्ण विकसित राष्ट्र बनाने के लिए युवाओं, गरीबों, महिलाओं और किसानों को सशक्त बनाना आवश्यक है। उन्होंने आज राजस्थान के अलवर में कहा कि केंद्र सरकार इन वर्गों पर विशेष ध्यान दे रही है। उन्होंने राज्य के 17 जिलों में 6,400 करोड़ रूपये से अधिक की विकास परियोजनाओं की आधारशिला रखी और लोकार्पण किया। श्री शाह ने कहा कि केंद्र सरकार ने किसानों के विकास और कल्याण के लिए कई योजनाएं शुरू की हैं।
2: किसानों के लिए, पशुपालकों के लिए हर साल एक योजना घोषित की। 14 से लेकर 26 तक एक भी साल ऐसा नहीं गया है कि इन्होंने किसानों के लिए कोई बड़ी योजना जाहिर न की हो।
1: इस अवसर पर गृहमंत्री ने मुख्यमंत्री किसान सम्मान निधि के अंतर्गत किसानों के बैंक खातों में सीधे धनराशि अंतरित की। जम्मू कश्मीर में जम्मू पुंछ राष्ट्रीय राजमार्ग पर

0: ঘটনাৰ পৰা। আমোদ প্ৰমোদ বা বাতৰিৰ অন্য এক মাধ্যম হৈছে ৰেডিঅ'। ৰেডিঅ'ক লৈ কি অনুভৱ কৰে আপুনি?
1: হয়, ৰেডিঅ' আমাৰ আচলতে ঘৰখনৰ বৰ আপোন। আমি সঁচা কথা ক'বলৈ গ'লে আমি ৰেডিঅ' যুগৰ মানুহ, কিয়নো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি দেউতাহঁতৰ লগত ৰেডিঅ' শুনা আমাৰ মনত পৰে। আকাশবাণী গুৱাহাটী আপোনাৰ বাতৰি যি সম্প্ৰচাৰ হয় সেয়াও আমাৰ শুনা আচলতে এতিয়াও মনত পৰে, বা আমি এতিয়াও মানে ৰেডিঅ' শুনো। আজিৰ যুগত আমোদ প্ৰমোদৰ বিভিন্ন মাধ্যম আছে যদিও আমি আজিও আচলতে ৰেডিঅ' শুনো, আৰু ৰেডিঅ'ৰ যিটো মাদকতা বা ৰেডিঅ'ৰ যিটো মানে সুকীয়া স্থান আমাৰ মাজত আছে এইটো সদায় থাকিব। আৰু আশা কৰোঁ আপোনালোকে এনেদৰে আগলৈ ৰেডিঅ'ৰ যি ধাৰাবাহিকতা, এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক।
0: আজি কাৰ গীত শুনিবলৈ বিচাৰিব আপুনি অনুষ্ঠানত?
1: মই আপোনালোকৰ জৰিয়তে জুবিন গাৰ্গৰ এটি গান শুনিবলৈ বিচাৰোঁ।
0: প্ৰিয় শ্ৰোতা, শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

0: सेनाध्यक्षः जनरल धीरजश्रेष्ठः अद्य नेपालदेशस्य आधिकारिकयात्राम् आरब्धवान्। त्रिदिवसीयायाः यात्रायाः उद्देश्यमस्ति यत् भारतनेपालयोर्मध्ये निकटरक्षासहकारः सैन्यसम्बन्धः च इतोपि सुदृढः भवेदिति। श्वः जनरल श्रेष्ठः तुण्डीखेलनगरस्य सेनामण्डपे पुष्पमालां समर्पयिष्यति। नेपालीसेना मुख्यालये गार्ड आफ् आनर इति सम्मानञ्च प्राप्स्यति। सः नेपालीसेनायाः सेनाध्यक्षेन सह संवादमपि करिष्यति। रक्षामन्त्रालयः अवदत् यत् भारतनेपालयोर्मध्ये ऐतिहासिकं सामाजिकं सांस्कृतिकञ्च सम्बन्धाः सन्ति, यद्धि विश्वस्मिन् अतुल्यमेव दृश्यते। इण्डोनेशिया देशे अद्य प्रातःकाले फ्लोर्स तटस्य समीपे 10.77 तीव्रतायां भूकम्पानन्तरं पूर्व नुसा तेंगरा प्रान्ते 14 दिवसानां आपत्कालीन प्रतिक्रिया अवधिः घोषितास्ति। केरलम राज्ये पर्व वातावरणं निर्मीयते, यतः राज्यस्य बृहत्तमः वार्षिकं पर्व थिरुवोनम अगस्त मासस्य 26 दिने आचरिष्यते। ओणम पर्व अद्य अथम दिवसात् आरभ्यते। अथम दिवसस्य विशेष आकर्षणम् अथा पुक्कलम् अस्ति, यत् गृहेषु निर्मीयमाणं वर्णचित्रितं पुष्प आस्तरणम् अस्ति। सबरीमाला तीर्थे अपि मन्दिरम् अद्य मासिकपूजायै उद्घाटयिष्यते, तथा च विशेष ओणम पूजा अगस्त 24 तः 28 यावत् भविष्यति। भारतीय ऋतुविज्ञान विभागेन श्वस्तनादारभ्य अरुणाचलप्रदेशे, गांगीय पश्चिमबंगे, ओडिशाराज्ये, उत्तरप्रदेशे, उत्तराखण्डे च अतीव वर्षायै नारंगवर्णस्य संचेतना प्रसारितास्ति। हिमाचलप्रदेशे, जम्मूकश्मीरे, कोंकणक्षेत्रे, गोवाराज्ये, महाराष्ट्रे, मध्यप्रदेशे, उत्तरपूर्वभारतस्य च केषुचित् भागेषु अपि श्वः यावत् तीव्रवर्षा सम्भाविता अस्ति। दिल्लीनगराय तु ऋतुविज्ञानविभागेन अद्य सायंकालादेव आरभ्य रात्रिं यावत् अतीव अल्पात् अल्पा वर्षा अनुमिता अस्ति। पुरुष क्रिकेट क्रीडायां गॉल अन्ताराष्ट्रिय क्रीडाङ्गणे प्रथमनिकष क्रीडाश्रृङ्खलायाः द्वितीयदिने आतिथेयो श्रीलङ्कां विरुध्य भारतीयपक्षः नवक्रीडकाणां हानौ। यदा अन्तिमानि विवरणानि प्राप्तानि तावत् 55.4 धावनाङ्कान् विरच्य क्रीडन्नासीत्। पूर्वदिने प्रचण्डवृष्ट्या प्रथमद्वयं सत्रं नष्टम् अभवत्, येन भारतं मध्याह्नभोजनसमये रात्रौ क्रीडकद्वयस्य हानौ 88.2 धावनाङ्कान् अरचयत्। श्रृङ्खलायाः द्वितीया अन्तिमा च निकषक्रीडा आगस्त मासस्य 23 दिनाङ्के कोलम्बो नगरे आरप्स्यते। इति वार्ताः।
1: বাতৰি পাছতেই উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ। অনুষ্ঠানটি আঁত ধৰিছে ত্ৰিদিশা বৰাই।
2: এইবাৰ আমি গুৱাহাটীৰ ৰাজগড়ত লগ পোৱা এগৰাকী ব্যক্তিৰ সৈতে কথা পাতোঁ আহক। নমস্কাৰ, প্ৰথমে আপোনাৰ পৰিচয়টি জানি লওঁ।
3: নমস্কাৰ, মই জ্যোৎস্না গোহাঁই।
2: মই যদি আপোনাক সুধোঁ যে আপুনি কাৰ গীত শুনি আটাইতকৈ বেছি ভাল পায়, তেন্তে প্ৰথমে আপোনাৰ কাৰ কথা মনলৈ আহিব আৰু তেওঁৰ গীত শুনি কিয় ইমান ভাল পায় সেই বিষয়েও আমাক অলপ জনাওকচোন।
3: হয়, আচলতে গানবোৰ সকলোৰে শুনি ভাল লাগে। সময়ে সময়ে নতুন গীতসমূহেও বৰ খলকণিৰ সৃষ্টি কৰে। তেনে চৰ্চাত থকা গীতসমূহো শুনি ভাল লাগে। মোৰ মনলৈ অহা প্ৰথমজন গায়ক হৈছে জুবিন দা। তেওঁৰ গাননো কাৰ বেয়া লাগে নহয় জানো? তেওঁৰ গানবোৰ মোৰ ভাল লগাৰ বিশেষ এটা কাৰণ হৈছে তেওঁৰ গানৰ মাজেৰে মই মোৰ অনুভৱবোৰ খুব ভালকৈ ব্যক্ত কৰিব পাৰোঁ। লগতে জনসাধাৰণৰ সক্ৰিয়তে যথেষ্ট গান ৰচিত হৈ গৈছে। তেওঁৰ পুৰণা গীতসমূহো সাম্প্ৰতিক ঘটনা পৰিঘটনাৰ সৈতে মিলি পৰে, সেইবাবে সেই গীতবোৰ সদায় সেউজীয়া আমাৰ বাবে।
2: আমাৰ আজিৰ অনুষ্ঠানত আপুনি কাৰ গীত শুনিবলৈ বিচাৰিব?
3: আজিৰ অনুষ্ঠানত মই তেওঁৰ সোণেৰে সজোৱা পজা গানটো শুনিব বিচাৰিম।
2: তেন্তে প্ৰিয় শ্ৰোতা, শুনো আহক জ্যোৎস্নাৰ অনুৰোধৰ এই গীতটি।

0: আমাৰ অনুষ্ঠানৰ আজিৰ খণ্ডটিলৈ আপোনাক আদৰিছোঁ। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, ফুৰিবলৈ গৈতো আমি সকলোৱে ভাল পাওঁ নহয় জানো, আপুনি কেনেধৰণৰ ঠাইলৈ ফুৰিবলৈ গৈ বেছি ভাল পায় বাৰু? আৰু শেহতীয়াকৈ আপুনি ফুৰিবলৈ যোৱা ঠাইখনৰ বিষয়ে অকণমান কওকচোন, কেনে অনুভৱ হ'ল সেয়াও আমাক জনাওক, ভাল লাগিব আমাৰ জানি।
1: হয় নমস্কাৰ, ভাল পাওঁ আমাৰ ফুৰিবলৈ গৈ, সকলোবোৰ ঠাই ভাল লাগে বাৰু ফুৰি, কিন্তু মই অলপ পাহাৰীয়া ঠাইবোৰ ফুৰি বেছি ভাল পাওঁ। শেহতীয়াকৈ মই মেঘালয়ৰ পূব খাচী পাহাৰত অৱস্থিত নংজৰং নামৰ এক জেগালৈ গৈছিলোঁ। শ্বিলঙৰ পৰা প্ৰায় 60 কিলোমিটাৰ আঁতৰত হয় জেগাটো। নংজৰঙক আচলতে চি অফ ক্লাউডছ বুলিও কয়। মানুহে সূৰ্যোদয় চাবলৈ যায় ইয়াত, তাত ডাৱৰৰ মাজেৰে সূৰ্যোদয় চাব পাৰে। আৰু এই নংজৰঙৰ পৰা ডাৱৰৰ মাজত উমংগত নদীৰ এক সুন্দৰ দৃশ্য চাব পাৰি। সেয়াই আছিল মোৰ শেহতীয়াকৈ।

0: ফুৰিবলৈ যোৱাৰ অভিজ্ঞতা?
1: মই মঞ্জুস্না মহন্ত বাইদেউৰ গান শুনি খুব ভাল পাওঁ আৰু আজি মই তেওঁৰ কণ্ঠত বহুদিন শুনা নাই এই গানটো শুনিব বিচাৰিম।
2: এই আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। মন্ত্ৰী অজন্তা নেওগৰ শিৱসাগৰৰ বানত ক্ষয় ক্ষতি পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনাৰ শীৰ্ষক প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি

0: ভিত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰববী, বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিৰুদ্ধে সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটাইয়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলা আয়ুক্ত সৃষ্টি সিঙৰ লগতে অন্যান্য বিষয়া, কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, নলবাৰীকে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। এই প্ৰসংগত তেওঁ ৰাজ্যৰ কৃষি বিভাগ আৰু শিক্ষা বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগতে অতি শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। অসমৰ ভৱিষ্যত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যক লোক কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিব লাগিব বুলি তেওঁ মন্তব্য কৰে। সভাৰ পাছতে মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে ওলাই অহা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ বুজ লয়। উন্নতজানৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উৎপাদনৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পথাৰত বিজ্ঞানৰ সঠিক প্ৰয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে খেতিয়কসকলক লাভান্বিত কৰিবলৈ বৈজ্ঞানিক গৱেষণা আৰু নতুন প্ৰযুক্তি পথাৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্মখন গঢ়ি তোলা হৈছে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ প্ৰসংগত কয় যে তেওঁলোকক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব। কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতিপথাৰত নামিব পাৰে তাৰ বাবে চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰি আছে। লগতে বহুল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্যৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ভাস্বতী দেৱীয়ে।
1: মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনবাদী কেন্দ্ৰসমূহৰ ক্ষয়ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনবাদী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত

0: প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰীনেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ো উদ্বোধন কৰে।
1: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। গোটেই অসমতে ইতিমধ্যে এনেকুৱা আমি জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাদী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ বানে গৰকা 2খন জিলাই। ইয়াত যদি আমি মডেল অংগনবাদী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনি যাতে সুন্দৰভাৱে নিৰ্মাণ কৰে তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
0: শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰ 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কামৰূপ জিলা মীন বিভাগে সৰু মাছৰ গুৰি খাদ্যৰে দেশে বিদেশে সমাদৰ লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ জিলাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত শিশুৰ পৰিপুষ্টিৰ বাবে সৰু মাছৰ গুৰি কৰি খাদ্যৰ লগত প্ৰদান কৰি অহা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশত জিলা মীন বিভাগে জিলা শিক্ষা বিভাগৰ সৈতে যুটীয়াভাৱে কৰা এই গৱেষণাত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পাছতে দেশৰ লগতে বিদেশতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। দেশৰ ভিতৰত তেলেংগানাই প্ৰথমে এই আৰ্হিটো গ্ৰহণ কৰে, শেহতীয়াকৈ আফ্ৰিকাৰ ঘানাই এই আৰ্হিটো গ্ৰহণ কৰিছে। শিলচৰৰ ৰংভৱনত আজি কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত প্ৰথমখন কেন্দ্ৰীয় কৈৱৰ্ত সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কৈৱৰ্ত সমাজৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি এই সন্মিলনতে কেইবাগৰাকীও মেধাবী ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কৈৱৰ্ত সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য আৰু কল্যাণ সন্দৰ্ভত মত বিনিময় কৰে। আজিৰ অনুষ্ঠানত শিলচৰৰ বিধায়ক ডঃ ৰাজদীপ ৰায়, হাইলাকান্দিৰ বিধায়ক মিলন দাস, কৈৱৰ্ত সমাজৰ কেন্দ্ৰীয় সভাপতি ডঃ ৰামকান্ত দাসকে ধৰি আন কেইবাগৰাকীও নেতা তথা 23খন আঞ্চলিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,69,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3বাৰ প্ৰধানমন্ত্ৰী আসন

0: অভিহিত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিজেপিৰ মহিৰুগৰাকী কুঁৱৰী শ্ৰী শইকীয়াই কয়,
1: আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্ব ভাষাৰে হয়তো বৰ্ণাব নোৱাৰো আমি, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এইগৰাকী পাতস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ৰ বা তাৰ আগৰে পৰা বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।
0: কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যৰ ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। গল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দেৱদত্ত পাল্টিকালে 17 ৰাণ অৰ্জন কৰে। কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰ্যাই 4 উইকেট দখল কৰাৰ লগতে কেশুৰা নোৱানথাই 3 উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথমাৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালিৰ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50 মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বৈষ্ণৱী। गृह मंत्री अमित शाह ने कहा है कि वर्ष 2047 तक भारत को पूर्ण विकसित राष्ट्र बनाने के लिए युवाओं, गरीबों, महिलाओं और किसानों को सशक्त बनाना आवश्यक है। उन्होंने आज राजस्थान के अलवर में कहा कि केंद्र सरकार इन वर्गों पर विशेष ध्यान दे रही है। उन्होंने राज्य के 17 जिलों में 6,400 करोड़ रूपये से अधिक की विकास परियोजनाओं की आधारशिला रखी और लोकार्पण किया। श्री शाह ने कहा कि केंद्र सरकार ने किसानों के विकास और कल्याण के लिए कई योजनाएं शुरू की हैं।
3: किसानों के लिए, पशुपालकों के लिए हर साल एक योजना घोषित की। 14 से लेकर 26 तक एक भी साल ऐसा नहीं गया है कि इन्होंने किसानों के लिए कोई बड़ी योजना जाहिर न की हो।
2: इस अवसर पर गृहमंत्री ने मुख्यमंत्री किसान सम्मान निधि के अंतर्गत किसानों के बैंक खातों में सीधे धनराशि अंतरित की। जम्मू कश्मीर में जम्मू पुंछ राष्ट्रीय राजमार्ग पर बहुप्रतीक्षित सुंगल सुरंग को आम लोगों के आवागमन के लिए खोल दिया गया है। इससे राजौरी, पुंछ और नौशेरा के साथ संपर्क को बढ़ावा मिलेगा। कालीधर रेंज से होकर बनाई गई ये सुरंग लगभग 3 किलोमीटर लंबी है। इस सुरंग की मदद से यात्रा की दूरी लगभग 13 किलोमीटर कम हो जाएगी और यात्रा का समय भी काफी कम हो जाएगा। केंद्रीय ग्रामीण विकास और संचार राज्य मंत्री डॉ. पेमा सानी चंद्रशेखर ने आंध्र प्रदेश के गुंटूर में लगभग 20 करोड़ रुपए की लागत से सरकारी क्षेत्रीय पुस्तकालय के पुनर्निर्माण की घोषणा की। डॉ. पेमा सानी ने कहा कि ब्रिटिश काल में 1915 में स्थापित इस पुस्तकालय से कई पीढ़ियों के विद्यार्थियों लाभान्वित हुए हैं। उन्होंने

0: demonstrating its commitment to global welfare and humanity. In Jammu and Kashmir, the much-awaited Sungal Tunnel on the Jammu-Poonch National Highway has been opened for public movement, providing a major boost to connectivity with Rajouri, Poonch and Nowshera. Constructed by the Border Roads Organization through the Kalidhar Range, the 2.79-kilometre tunnel will bypass a difficult stretch of the existing route, reducing the travel distance by about 13 kilometres and saving considerable travel time. Built at a cost of around 600 crore rupees, the tunnel is currently open only to light vehicles from 8 a.m. to 8 p.m. The Directorate of Revenue Intelligence, DRI, has dismantled a major network involved in importing Southeast Asian areca nuts into India by falsely declaring them as being of Bangladeshi origin and fraudulently availing concessional duty benefits under the South Asian Free Trade Area, SAFTA. The Finance Ministry said the investigation so far has revealed a potential revenue loss of more than 2,500 crore rupees. 9 persons have been arrested in connection with the case. A grand Tiranga Yatra was organized at Ballabgarh in Haryana today under the leadership of Union Minister of State for Cooperation Krishan Pal Gurjar and former Cabinet Minister and MLA Pandit Moolchand Sharma. The procession began at the Sector 3 bridge and passed through Tigaon Road and the bus stand market before concluding at the Ballabgarh block level office. Thousands of people participated in the yatra, carrying the tricolour and raising patriotic slogans such as Bharat Mata Ki Jai, Vande Mataram and Jai Hind. Addressing the gathering, Mr. Gurjar called upon citizens to strengthen the unity and integrity of the nation and to contribute to the country's progress. In the FIH Women's Hockey World Cup, India began their campaign with a thrilling 2-2 draw against China in a group stage match at Amstelveen in the Netherlands today. Navneet gave India an early lead in the 8th minute, but China equalised through Zhang Ying's penalty stroke in the 15th minute. Deepika restored India's lead in the 25th minute with a penalty corner goal. China fought back in the third quarter, with Na Ming converting a penalty corner in the 39th minute to level the score at 2-2. India and China are in Pool D alongside England and South Africa. The top two teams from the pool will advance to the next round. And that is the end of this news bulletin.
1: Yeah, Akashvani. বাতৰি হৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰপ্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে আৰু নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 ড্ৰ খেলে। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰে ছাত্ৰক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰপ্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। চেন্নাইৰ সমীপৰ কাট্টানকুলাথুৰত অৱস্থিত SRM ইনষ্টিটিউট ছায়েন্স টেকনলজিৰ 22 সংখ্যক সমাৱৰ্তনত সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ যাত্ৰাত উপনীত হ'বলৈ ভাৰতৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতে 100খনতকৈ অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰিছে, যিয়ে গোলকীয় কল্যাণ আৰু মানৱতাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। 2014 চনৰ পাছত দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্প্ৰসাৰণত আলোকপাত কৰি

কয় যে উচ্চ শিক্ষাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি হৈছে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তিবিদ্যা, ছেমি কণ্ডাক্টৰ, ৰবটিক্স আৰু জৈৱ প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে নিয়মানুৱৰ্তিতা, উৎকৰ্ষতা বজাই ৰাখিবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলক তেওঁ সাংবিধানিক প্ৰমূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু দেশৰ প্ৰগতি সুৰক্ষালৈ বৰঙণি যোগাবলৈ আৰু সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। তেওঁ কয় যে মোদী চৰকাৰে এই শ্ৰেণীসমূহৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। শ্ৰীশ্বাহে আজি ৰাজস্থানৰ আলৱাৰত এটা অনুষ্ঠানত ভাষণ দি এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত তেওঁ ৰাজ্যখনৰ 17 জিলাৰ 6,453 উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে 2014 চনৰ পৰা 2026 চনলৈ মোদী চৰকাৰে কৃষকসকলৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰাৰ লগতে ন্যূনতম সমৰ্থন মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে। শ্ৰীশ্বাহে লগতে দুগ্ধখণ্ডৰ যোগেদি গ্ৰাম্য অৰ্থনীতি পৰিৱৰ্তন কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ ঘৰে ঘৰে যাতে অধিক দুগ্ধ উৎপাদন কৰা উন্নত জাতৰ গাই গৰু আৰু মহ উপলব্ধ হয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে দীৰ্ঘ সময় বিৰোধীৰ আসন গ্ৰহণ কৰিছিল, কিন্তু তেওঁ কেতিয়াও নিজৰ নীতি আদৰ্শৰ সৈতে আপোচ কৰা নাছিল। সেইকাৰণে বাজপেয়ীক অজাত শত্ৰু অৰ্থাৎ কোনো শত্ৰু নথকা ব্যক্তি হিচাপে জনা গৈছিল। ৰাজস্থানৰ চিত্ৰগড় জিলাৰ নিম্বাহাৰা অঞ্চলত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে এইদৰে কয়। এই অনুষ্ঠানত শ্ৰীশ্বাহে অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি থকা তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ সেনাপ্ৰধান জেনেৰেল নীৰজ শেঠে আজি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু নেপালৰ মাজৰ ঘনিষ্ঠ প্ৰতিৰক্ষা সহযোগিতা আৰু দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা। কাইলৈ শ্ৰীশেঠে তুণ্ডিখেলস্থিত আৰ্মি পেভিলিয়নত মাল্যাৰ্পণ কৰিব আৰু নেপাল সেনাৰ মুখ্য কাৰ্যালয়ত গাৰ্ড অৱ অনাৰ সন্মান গ্ৰহণ কৰিব। ভাৰত আৰু নেপালৰ সেনাৰ মাজত থকা পৰম্পৰা অনুসৰি নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৰেলে তেওঁক দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত নেপাল সেনাৰ সন্মানীয় জেনেৰেলৰ পদ প্ৰদান কৰিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। ইণ্ডোনেছিয়াত কালি হোৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পৰৱৰ্তী 14 দিনৰ বাবে আজি বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ ইষ্ট নুচা টেংগাৰা প্ৰদেশত কালি পুৱা এই ভূমিকম্প সংঘটিত হৈছিল। প্ৰদেশখনৰ গৱৰ্ণৰে অঞ্চলটোত 28 আগষ্টলৈকে এই সতৰ্কতা জাৰি কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা অনুসৰি এই ভয়াৱহ ভূমিকম্পটোৰ পাছত প্ৰায় 341টা কম্পন অনুভূত হয়। ভূমিকম্পৰ ফলত 51গৰাকী লোকৰ মৃত্যু

0: হোৱাৰ লগতে 113গৰাকী লোক আহত হয়। ভূমিকম্পটোৰ ফলত অঞ্চলটোত শতাধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ ঘোষণা কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। NTAই উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGCৰ সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় পেৰেড প্ৰদৰ্শন অনুষ্ঠানত 15 নম্বৰ বেটেলিয়ন ত্ৰিপুৰা ষ্টেট ৰাইফলছ TSRA প্ৰথম স্থান দখল কৰিছে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অংশ হিচাপে আন্তঃৰাজ্যিক পেৰেড প্ৰদৰ্শনী কাৰ্যসূচীৰ অধীনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ত্ৰিপুৰা আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া ৰাজদীপ দেয়ে কয় যে TSR দলটোৱে কুচকাৱাজৰ সময়ত উৎকৃষ্ট দলীয় সমন্বয়ৰ বাবে এই স্থান লাভ কৰিছে। নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। ভাৰতৰ হৈ 8 মিনিটত নবনীতে প্ৰথমটো গ'ল দিয়াৰ লগতে 25 মিনিটত দীপিকাই দ্বিতীয়টো গ'ল দিয়ে। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰত আৰু চীন পুল ডিত আছে। এই গ্ৰুপৰ শীৰ্ষ দুটা দলে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। খেলখনত দেৱদত্ত পাৰ্লিকালে 17 ৰাণ অৰ্জন কৰে। KL ৰাহুলে 82 আৰু ধ্ৰুৱ জোৰাইলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেছৰাণ ৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথম অৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। 17 বছৰ বিৰতিৰ পাছত ভাৰতে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। PV সিন্ধু, লক্ষ্য সেন, আয়ুষ সিদ্ধি, ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব। সিন্ধুৱে প্ৰথম ৰাউণ্ডত আয়াৰলেণ্ডৰ ছফিয়া নভেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে আৰু নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বাতৰি পাছতে উভতি আহিছোঁ যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত উপস্থিত আছোঁ মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ থলিতে বাণীবদ্ধ কৰি অনা কীটমাতৰ অনুষ্ঠান হিপ হিপ ফুৰে। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ প্ৰযোজনা জেচমিন চুলতানা আৰু গাৰ্গী শৰ্মাৰ।
2: নমস্কাৰ। হিবি ফুৰেৰ অন্য এটি খণ্ডলৈ জেচমিনৰ সৈতে মই গাৰ্গী শৰ্মা আজি উপস্থিত আছো ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত। আজি আমি এই বিভাগটিৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিম, তেওঁলোকৰ প্ৰতিভাৰ উমান ল'ম, তেওঁলোকৰ বিষয়ে বিভিন্ন বিষয়ত কথা পাতিম, গান শুনিম, সংলাপ শুনিম আৰু বহুতো। কিন্তু তাৰ আগতে প্ৰথমেই আমি যাবলৈ বিচাৰিছোঁ এই বিভাগটিৰ বিভাগীয় মুৰব্বী মহোদয়ৰ ওচৰলৈ।
3: তেখেতৰ পৰা আমি তেখেতৰ এই বিভাগটিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেখেত কেতিয়াৰ পৰা ইয়াত কৰ্মৰত, লগতে বিভাগটিৰ সৰ্বাংগীন উন্নয়নৰ বিষয়ে কেনেকৈ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, যিহেতু আমি সকলোৱে জানো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি ক'লে বেলেগকৈ ক'বলগীয়া নাই।

যিখিনি আছিলে 1993 94 সেই বেটছৰ ভিতৰত প্ৰফেচাৰ শিখৰ কুমাৰ শৰ্মা, ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সৰ্বানন্দ সোণোৱাল তেখেতসকল একেটা বেটছৰে আছিলে, আৰু লগত ডক্টৰ বিমল কৃষ্ণ শৰ্মা, তেখেত এতিয়া আছে আমাৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত আছে। তাৰ আগতেও আমাৰ বহু কেইগৰাকী তেনেকুৱা স্বনামধন্য ব্যক্তি আমাৰ এই বিভাগটোৰ লগত জড়িত হৈ আছিল, এগৰাকী শিক্ষক হিচাপেই হওক বা ছাত্ৰ হিচাপেই হওক। ইয়াত আমাৰ ইতিমধ্যে আমি যি কেইগৰাকী ব্যক্তি আমাৰ ইয়াত পিছত আকৌ বিচাৰি আহিছে, তাৰ ভিতৰত শ্ৰদ্ধাৰ আমাৰ ৰঞ্জিত দাস, তেখেত বিজেপিৰ এটা সময়ত সভাপতি আছিলে আৰু এটা সময়ত কংগ্ৰেছৰ সভাপতি আছিল, আৰু বৰ্তমান তেওঁ আমাৰ বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ তথা এগৰাকী নেশ্যনেল লেভেলৰ লিডাৰ ভুৱনেশ্বৰ কলিতা, তেখেত আমাৰ এই ডিপাৰ্টমেণ্টৰে এগৰাকী প্ৰাক্তন ছাত্ৰ। তাৰোপৰি আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে বহুতেই কম্পিটিটিভ এক্সাম কিছুমান দিছিলে, গতিকে বহু কেইগৰাকী ACS IAS অফিচাৰ বা পুলিচ অফিচাৰ আমাৰ ইয়াৰ পৰা ওলাই গৈছে, আৰু কেৱল অসমৰে নহয় অৰুণাচলত আছে, ঠিক তেনেকৈ আমাৰ ইয়াৰ পৰা বহু কেইগৰাকী সাংবাদিক ওলাই গৈছে, আৰু আমাৰ ইয়াৰ পৰাই ওলাই যোৱা ছাত্ৰ ছাত্ৰীয়ে DIPRকে আৰম্ভ কৰি PIBত বিভিন্ন উচ্চ পদবীত তেওঁলোকে কাম কৰি আছে। আমি সৌ সিদিনা এগৰাকীক লগ পাইছিলোঁ, তেখেতে ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ পৰা ইতিমধ্যে ৰিটায়াৰমেণ্ট লৈ আছে, আৰু আমাৰ আটাইতকৈ সুখৰ কথা যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, ডিব্ৰুগড়, তাৰ উপৰিও আমাৰ দূৰদৰ্শন আৰু বিভিন্ন প্ৰাইভেট চেনেলত তেখেতসকলে পায়োনিয়াৰ হিচাপে কাম কৰিছে, আৰু কেইবাগৰাকীও আমাৰ ইয়াৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমান প্ৰতিষ্ঠিত সাংবাদিক হিচাপে তেওঁলোকে অৱসৰ লৈছে, আৰু বহুতে এতিয়া জ্যেষ্ঠ সাংবাদিক হিচাপে তেওঁলোকে কাম কৰি আছে। গতিকে আমাৰ বিভাগটোৰ পৰাই বিভিন্ন ক্ষেত্ৰত কেৱল সাংবাদিকতাই নহয়, ৰাজনৈতিক, সমাজনৈতিক আৰু মানুহক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বিভিন্ন ছাত্ৰ ছাত্ৰী আমাৰ ওলাই গৈছে, কটন বিশ্ববিদ্যালয়ে হওক, তেতিয়া দিনত মহাবিদ্যালয়, তাৰপিছত আমাৰ বিবৰুৱা, প্ৰাগজ্যোতিষ, পাণ্ডু, গজালি, এনেকুৱা বিভিন্ন মহাবিদ্যালয়ত আমি যে আচলতে এতিয়া মাছ কমিউনিকেশ্যন ছাবজেক্টটো খোলা দেখা পাইছোঁ, তাৰ অন্তৰালতো কিন্তু যিকেইখিনি মানুহ জড়িত হৈ আছে তেওঁলোকে এটা সময়ত ইয়াতে কোৰ্ছ কৰি যোৱা ব্যক্তি আছিলে। তাৰোপৰি আমাৰ চিনেমাৰ জগতত বহু কেইগৰাকী প্ৰতিষ্ঠিত ব্যক্তি, আৰু বৰ্তমানেই আমি নাম ল'ব পৰাকেই আমাৰ একেবাৰে নতুন প্ৰজন্মৰ ববি শৰ্মা বৰুৱাকে আৰম্ভ কৰি, সৌৰভ জ্যোতি মহন্তকে আৰম্ভ কৰি বিভিন্নজন ব্যক্তি আমাৰ ইয়াৰ পৰা ওলাই গৈছে। আমাৰ এই বিভাগটো আৰম্ভ হৈছিলে 1967 চনত, তেতিয়া বিশ্ববিদ্যালয়ৰ নতুন এটা বিভাগ যেনেকৈ আৰম্ভ হয়, কোনো এটা বিভাগৰ তত্ত্বাৱধানত আৰম্ভ হয় সাধাৰণতে, আমাৰো ৰাজনীতি বিজ্ঞান বিভাগৰ তত্ত্বাৱধানত আৰম্ভ হৈছিলে। সেইখিনি সময়ত VV ৰাও ছাৰ আছিলে, তাত বৰুৱা ছাৰ আছিলে, নিৰু হাজৰিকা বাইদেউ আছিলে, গতিকে এই সকলোবিলাক লোকৰ তত্ত্বাৱধানত আমাৰ এই বিভাগটো আৰম্ভ কৰা হৈছিল, আৰু এই বিভাগটো হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত বিশ্ববিদ্যালয়ত খোলা সাংবাদিকতা বিষয় প্ৰস্থটো বিভাগ, তাৰমানে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ত য'ত য'ত সাংবাদিকতা আৰম্ভ হৈছে তাৰ ভিতৰত আমাৰ বিশ্ববিদ্যালয়ত, আমাৰ বিশ্ববিদ্যালয়খন ষষ্ঠ বিশ্ববিদ্যালয় য'ত নেকি সেইখিনি সময়ত সাংবাদিকতাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰথম বেটছৰ আমাৰ যি দুইগৰাকীমান ব্যক্তি আছিল তাৰে ভিতৰত মই জনাত এগৰাকী আছিল ধৰণীধৰ গোস্বামী, তেখেত শেষত ৰহা কলেজৰ প্ৰিন্সিপাল হিচাপে ৰিটায়াৰ্ড হৈছে। তাৰপিছত আমাৰ ইয়াতে শিক্ষক হিচাপে অহা এগৰাকী ব্যক্তিক আমি নাম ল'ব লাগিব, তেখেত হৈছে ডক্টৰ অঞ্জন বেনাৰ্জী, তেখেত কেলকাতাৰ পৰা আহি আমাৰ ইয়াত আহিছিলে, আৰু আমাৰ ইয়াৰ পৰাই খুব কম দিন আছিলে ইয়াতে, আমাৰ ইয়াৰ পৰাই তেখেতে গৈ বেনাৰসত BHCUত তেওঁ জইন কৰিছিল, আৰু এইকাৰণে নাম লৈছোঁ যে তেখেতে শেষত আমাৰ ভাৰত চৰকাৰৰ পদ্মশ্ৰী উপাধি, সাংবাদিকতাৰ শিক্ষাৰ ক্ষেত্ৰত যোগোৱা বৰঙণিৰ কাৰণে তেখেতে পদ্মশ্ৰী উপাধিও পাইছিল। গতিকে তেনেকুৱা ব্যক্তি আমি আমাৰ এই বিভাগটোৰ শিক্ষক হিচাপে পাইছোঁ। তাৰ উপৰিও দ্য হিন্দু কাকতৰ সম্পাদক পিছলৈকে হৈছে, আগতে ইয়াত নৰ্থ ইষ্টৰ কৰেছপণ্ডেণ্ট হিচাপে আছিলে তেখেতসকলে, ইণ্ডিয়ান এক্সপ্ৰেছ বা অন্যান্য যিবিলাক আমাৰ নেশ্যনেল লেভেলৰ পেপাৰ আছিলে তাৰে যিসকল কৰেছপণ্ডেণ্ট আমাৰ ইয়াত আছিল সেইখিনি সময়ত প্ৰায় প্ৰত্যেকেই আমাৰ ইয়াতে ক্লাছ লৈছিল। আসাম ট্ৰিবিউনৰ আমি এগৰাকী ব্যক্তিৰ নাম ল'বই লাগিব, আসাম ট্ৰিবিউনৰ বৰ্তমানৰ এক্সিকিউটিভ এডিটৰ PJ বৰুৱা ছাৰ, তেখেতে আমাক পঢ়াইছিলে, আৰু এগৰাকী ব্যক্তিয়ে আমাক পঢ়াইছিলে, তেখেত আছিলে নৰেশ ৰাজখোৱা, গুণী ব্যক্তি আছিল, আৰু অসমৰ চাগে এগৰাকী প্ৰকৃত ফিল্ড লেভেলত কাম কৰা সাংবাদিক বুলি ক'লে প্ৰথমগৰাকী নৰেশ ৰাজখোৱাকে বুজোৱা হয়। তেখেতে বহুত ব্ৰেকিং কৰিছিলে, তেখেতে আমাৰ ক্লাছ লৈছিলে, খুব
মানে ভাল লাগিছিল আমাৰ সেইখিনি সময়ত। আমাৰ ক্লাছ লৈছিলে ৰাণা প্ৰতাপ বৰুৱা বুলি, তেখেত আছিল আপোনাৰ গভৰ্ণমেণ্ট প্ৰিণ্টিং প্ৰেছৰ ডাইৰেক্টৰ। ঠিক তেনেকৈ আমাৰ চৌধুৰী ছাৰ আছিলে, তেখেত ONGC অইল এইবিলাকৰ PR

0: আছিলে, গতিকে তেখেতে পি আৰ পঢ়াইছিলে। গতিকে তেনেকুৱা বিভিন্নজন ব্যক্তি, গুণী ব্যক্তিক আমি লগ পাইছিলোঁ। আৰু তাৰ আগতেও আমাৰ ইয়াতে বিভিন্নজন ব্যক্তিয়ে শিক্ষকতা কৰি গৈছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য নাম আমাৰ আছে, সেইটো হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেত দীৰ্ঘদিনৰ কাৰণে আমাৰ ইয়াতে শিক্ষকতা কৰিছিল। গতিকে আমাৰ ইয়াতে জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যকে আৰম্ভ কৰি, এন ৰামকে আৰম্ভ কৰি, নৰেশ ৰাজখোৱাকে আৰম্ভ কৰি, অঞ্জন বেনাৰ্জীকে আৰম্ভ কৰি বিভিন্নজন গুণী ব্যক্তি আমাৰ ইয়াতে শিক্ষাদান কৰি গৈছে। আৰু এতিয়াও আমি প্ৰায়ে আমাৰ যিখিনি বিভিন্ন মিডিয়া হাউচৰ পৰা আমি ছিনিয়ৰ যিখিনি জাৰ্ণেলিষ্ট, তেওঁলোকক, চিনেমাৰ লাইনৰ মানুহে হওক বা অন্যান্য যিখিনি আমাৰ মিডিয়াৰ খুব ছিনিয়ৰ একাডেমিচিয়ান আছে গোটেই ভাৰতবৰ্ষৰ, যিসকল নৰ্থ ইষ্টত কেতিয়াবা আহে, কাৰণ তেওঁলোক যিহেতু নেকি গুৱাহাটী হৈয়ে যাব লগা হয়, গতিকে আমি প্ৰায় প্ৰত্যেকজনকেই, প্ৰত্যেকগৰাকীকে আমি আমাৰ বিভাগটোলৈকে এবাৰ হ'লেও মাতি, গতিকে আমাৰ এটা খুব সেইটো এটা আনন্দৰ কথা, এইকাৰণে যে আমাৰ এই ঠাইখিনিৰ যিটো সুবিধা, কাৰণ যিহেতু নেকি এয়াৰপৰ্টৰ কাষতেই, গতিকে প্ৰত্যেকগৰাকী মানুহে আমাৰ ইয়াতে আহি এবাৰ হ'লেও পদাৰ্পণ কৰি যায়। আৰু আজিয়ে আমি এতিয়া আমাৰ চলি আছে এতিয়া বৰ্তমান ডক্টৰ পল পডুচেৰী, তেখেত এগৰাকী খুব ভাল ৰিচাৰ্চৰ ওপৰত কাম কৰা ব্যক্তি, তেখেতে আমাৰ এতিয়া ক্লাছ লৈ আছে। আমি যোৱা পৰহি মাতিছিলোঁ শান্তনু ৰৌমৰীয়া দূৰদৰ্শনৰ পৰা, অৰ্থাৎ আমাৰ একাডেমিয়া আৰু ইণ্ডাষ্ট্ৰিয়েল যিটো মিট, সেইটো আমাৰ চলি থাকে আমাৰ ইয়াতে। গতিকে আমি ঠিক তেনেকুৱাকৈ বিভিন্নজন ব্যক্তিক আমি ইয়াতে মাতি থাকোঁ আৰু আমাৰ এটা খুব ভাল কোলাবৰেশ্যন এটা আমাৰ হয়। বিভাগটোৰ যদি আমি কোৰ্চৰ কথা কওঁ, তেতিয়াহ'লে আমাৰ 1967ত সেইটো এটা ইভিনিং কোৰ্চ হিচাপে আৰম্ভ হৈছিল, এখন চাৰ্টিফিকেট ইন জাৰ্ণেলিজিম। আৰু 1983 আমাৰ এই বিভাগটোৱে পূৰ্ণতা পায় আৰু এইটো এটা ইণ্ডিপেণ্ডেণ্ট, এটা স্বতন্ত্ৰ বিভাগ হিচাপে আমাৰ স্বীকৃতি পায়। তাৰপিছত আমাৰ ডিপ্ল'মা আৰম্ভ হয় আৰু তাৰপিছতে 1991-92 আমাৰ BCA কোৰ্চ আৰম্ভ হয় আৰু 2005-06 যিটো একাডেমিক ইয়াৰ, সেইটোৰ পৰা আমাৰ MA আৰম্ভ হৈছে। আৰু তাৰোপৰি 2007 পৰা আমাৰ ইয়াতে কলেজত BMC আৰম্ভ হৈছে আৰু আমি 22-23 বৰ্ষৰ পৰা FOMP যিটো নতুনকৈ আৰম্ভ হৈছে সেইটো আমি আৰম্ভ কৰিছোঁ, অৰ্থাৎ ইণ্টিগ্ৰেটেড কোৰ্চটো আমি আৰম্ভ কৰিছোঁ। তাৰ উপৰিও আমাৰ ইয়াতে PhD চলিয়ে আছিল আৰু মাজতে কেইবছৰমানৰ কাৰণে MPhil চলি আছিল। গভমেণ্টৰ বিভিন্ন অৰ্গেনাইজেশ্যনত, NIHM হওক বা অন্যান্য অৰ্গেনাইজেশ্যনে হওক, সেই সকলোবিলাকতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কাম কৰি আছে। কোলাবৰেশ্যনৰ কথা যদি আমি কওঁ, যে আমি প্ৰায় নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আমি কোলাবৰেশ্যন কৰি আছোঁ। একাডেমিক কোলাবৰেশ্যনৰ কাৰণে আমি কেইবাখনো বিশ্ববিদ্যালয়ৰ লগত, IIMC আমাৰ যেনেকৈ ভাৰতৰ ভিতৰত IIMC, ঠিক তেনেকৈ ৰাজস্থান বিশ্ববিদ্যালয় জয়পুৰ, ঠিক তেনেকৈ আমাৰ অন্যান্য যিখিনি বিশ্ববিদ্যালয় আছে সেইবিলাকৰ লগত আমি কোলাবৰেশ্যনত, মণিপুৰকে আৰম্ভ কৰি আমি কোলাবৰেশ্যনত বিভিন্ন প্ৰগ্ৰেম আমি কৰি আছোঁ। তাৰোপৰি আমাৰ বাহিৰৰো কেইবাখনো বিশ্ববিদ্যালয়ৰ লগত আমাৰ কোলাবৰেশ্যন চলি আছে। আমি বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত কোলাবৰেশ্যন কৰিও আমি বিভিন্ন প্ৰগ্ৰেম, ৰিচাৰ্চ প্ৰগ্ৰেমেই হওক বা এৱাৰনেছ প্ৰগ্ৰেমেই হওক আমি কৰি আছোঁ। তাৰ ভিতৰত আমাৰ গান্ধী স্মৃতি এণ্ড দৰ্শন সমিতি, ICRC ইণ্টাৰনেশ্যনেল কমিটি ফৰ ৰেড ক্ৰছ, দেন ICSSR, তাৰপিছত আমাৰ DST, NCSTC, তাৰ লগতে আমাৰ UNICEF, গতিকে এনেকুৱা বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত আমি তেওঁলোকৰ কোলাবৰেশ্যনত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আমি কৰি আহিছোঁ। আমি ভাবোঁ যে আমি যিমানখিনিলৈকে পাৰিছোঁ আমি সিমানখিনিলৈকে দিয়াৰ চেষ্টা কৰিছোঁ। তেওঁলোকক আমি এটা পৰ্যায়লৈকে লৈ যাব বিচাৰিছোঁ যাতে তেওঁলোকে নিজে খুটি খাব পৰা হয়, তেওঁলোকে যাতে কাৰো ওপৰত ডিপেণ্ডেণ্ট নহয় আৰু যাতে তেওঁলোকে এই কোৰ্চটো কৰি থকাৰ মাজতেই ঘৰৰ পৰা একো আনিব নলগাকৈ তেওঁলোকে নিজেই যাতে এটা ইনকাম কৰিব পাৰে, তাৰো আমি আচলতে এটা চেষ্টা আমি কৰি আছোঁ। সেই চেষ্টাত আমি দেখিছোঁ যে আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী সেই কামটো কৰিব পৰা হৈ যায়গৈ। গতিকে আমি সেইকাৰণে খুব সুখী আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ, যদিও আমি আমাৰ যেতিয়ালৈকে ক্লাছৰুমত থাকে আমি তেতিয়ালৈকে তেওঁলোকক বিভিন্ন ধৰণে শাসন কৰোঁ, আমি তেওঁলোকক যাতে তেওঁলোকে আৰু বেছি মন দিয়ে পঢ়াতেই হওক বা কামতেই হওক সেইটোৰ কাৰণে আমি বিভিন্ন ধৰণে তেওঁলোকক শাসনত ৰাখোঁ, কিন্তু আচলতে আমি তেওঁলোক ওলাই যোৱাৰ পিছতে তেওঁলোকক আমি প্ৰশংসা কৰোঁ। আৰু সেই প্ৰশংসা আজি মোৰ সমূহ ছাত্ৰ ছাত্ৰীকে কৰিবৰ মন গৈছে। প্ৰায় 2001 পৰাই মই ইয়াতে শিক্ষকতা কৰি আছোঁ, অস্থায়ীভাৱে আছিলোঁ, পিছত 2006 পৰা মই স্থায়ীভাৱে আছোঁ। গতিকে প্ৰায় 25টা বেটছ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে আজি যদি তেওঁলোকে ৰেডিঅ'ত শুনি আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে আশীৰ্বাদ দিছোঁ যাতে তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতত আগবাঢ়ি যোৱাৰ মাজেৰে আমাৰ বিভাগটোৰ নাম তেওঁলোকে সকলোৰে মাজত লৈ যাব আৰু আমি আমাৰ বিভাগটো ঠিক সেইধৰণে আমি সমাজত প্ৰতিপন্ন কৰিব পাৰিম বুলি ভাবিছোঁ। ধন্যবাদ।
1: ধন্যবাদ। আমি বিভাগীয় মুৰব্বী ডাঙৰীয়া ডক্টৰ চন্দন কুমাৰ গোস্বামী ছাৰৰ পৰা বহুমূলীয়া তথ্য গম পালোঁ। ঐতিহ্যমণ্ডিত এই বিভাগটি সম্বন্ধে বহুখিনি কথাই আমি গম পালোঁ। তেখেতৰ দীঘলীয়া যাত্ৰা, পৰিক্ৰমা, বিভাগটিৰ পৰিক্ৰমা।

0: লগতে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ যি পঢ়া শুনা আদৰ্শ তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত দখল সকলো সম্বন্ধে আমি এটা থুলমূলীয়া আভাস পালোঁ। ধন্যবাদ জনাইছোঁ ছাৰ আপোনাক।
1: আচলতে আটাইতকৈ গৌৰৱৰ কথা এয়ে যে বিভাগটো যদিও সাংবাদিকতা বিভাগ, কিন্তু বিভাগটোৱে এজন সাংবাদিকেই নহয় এজন ভাল নেতা, এজন ভাল শিক্ষক, এজন ভাল মানুহ হিচাপে গঢ়ি তুলিছে আৰু এয়া সঁচাকৈ আমাৰ অসমৰ বাবে গৌৰৱৰ কথা। ধন্যবাদ।
2: আজি আমি বিভাগটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে উপস্থিত আছোঁ, তেওঁলোকৰ সৈতে কথা পাতিম, প্ৰতিভাৰ উমান লওঁ।
0: আমি বিভাগৰে এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো?
3: নমস্কাৰ, মোৰ নাম দৰ্শনা বৰুৱা, মই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ তৃতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী।
0: হয়, তুমি কি কৰি ভাল পোৱা?
3: মই গান শুনি আৰু লগতে গান গাই ভাল পাওঁ।
0: এটি গান আমাক শুনাবা নেকি?
3: ঠিক আছে, মই ভূপেন্দ্ৰ সংগীত এটি গাবলৈ ওলাইছোঁ। আশা কৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰে যেন। আৰু

0: কৈহুৱালা, ধন্যবাদ জনাইছো।
1: এগৰাকী ছাত্ৰ ওচৰলৈ আহিছো, তোমাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম কৰণজিৎ দাস।
1: হয়, কি কৰি শুনাবা তুমি?
2: মই আজি এটা জুবিন গাৰ্গৰ গান গাই শুনাম। গানটোৰ নাম হৈছে পাখি পাখি এই মন।

0: আমি অন্য এজন ছাত্রৰ ওচৰলৈ গৈছো।
1: আমি বিভাগৰে অন্য এগৰাকী ছাত্রৰ ওচৰলৈ আহিছো। তোমাৰ নামটো?
2: মোৰ নাম উদয়ন কুমাৰ নাথ।
1: তুমি

0: পঢ়ি আছা?
1: মই মাছকমৰ এবাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ হয়।
0: তুমি আজি কি কৰি শুনাবা আমাক?
1: মোৰ এজন এটা ফেভৰেট বেণ্ড আছিল ওৱান ডাইৰেকশ্যন, আৰু ৰিচেণ্টলি তাৰে এজন মেম্বাৰ লিয়াম এক্সিডেণ্টেল ডেথ হৈছিল, তাৰ কাৰণে এই গানটো ডেডিকেট কৰিব খুজিছোঁ।

0: You'll never change me and you.
1: তোমার আসলে কণ্ঠ তোমার যেটো দুখ হেতু ফুটি উঠিছে আমি আকাশবাণী গুৱাহাটী তৰফৰ পৰা লগতে আজি আমি উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীসমূহৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছো তেখেতৰ আত্মায়ে শান্তি পাওক আমি অন্য এগৰাকী ছাত্ৰৰ ওচৰত আহিছোঁ তোমাৰ নামটো
2: নমস্কাৰ মোৰ নাম শ্ৰী মৌচম শৰ্মা আৰু মোৰ ঘৰ হৈছে মৰিগাঁও জিলাত আৰু মই গান গাই ভাল পাওঁ ছবি আঁকি ভাল পাওঁ লগতে গান বনাওঁ আৰু ফিল্ম মেকিঙো কৰোঁ মই
1: হয় আজি কি শুনাবা
2: আজি মই শংকৰস্কৰৰ কি বেদনাতে গানটো অকণমান গাই পেলাই শুনাম যদিও প্ৰিপেয়াৰ্ড নহয় ষ্টিল অকণমান গাই পেলাই শুনাওঁ ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব হয়

0: থেংকি।
1: কম্পিউটাৰটো তুমি নিলিখা?
0: লিখা নহয়, আচলতে মই ইউটিউবৰ পৰা পাইছিলোঁ, প্ৰিয়া মালিক তেখেতৰ নাম হয়, তেখেত মোৰ এগৰাকী ফেভৰেট কবিতা আবৃত্তি কৰাৰ কথা কয়।
1: তুমি যিহেতু কৈছাই তুমি নিজেও কবিতা লিখা,
0: হয় হয়,
1: তুমি লিখা কবিতা দুষাৰিমান শুনাই দিবা।
0: আচলতে এই কবিতাটি লিখাৰ আঁৰত কথাটো হৈছে কি, মই ডিচেম্বৰ মাহটো আৰু ফেব্ৰুৱাৰী মাহটো এই দুটাক সংযোগ কৰি পেলাই তাৰ ওপৰত লিখিছিলোঁ মই। চ' কবিতাটিৰ নাম হৈছে ইটছ ডেকুৱেৰী, মানে ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী হৈছে ডেকুৱেৰী। লংগিং চৌল উইথ আনৰিলিজড হোপছ ফেল্ট লাইক নন ফৰ অল দেট ষ্টপড, লাইক দ্য লাইফলেছ উইণ্টাৰ এণ্ড চ' ড্ৰাই ডিচেম্বৰ, মাই চৌল ৰেষ্ট অনলি ইন ডেচপেয়াৰ। হাৰ্ট ইয়েল্ড আউট লাউড টু এণ্ট্ৰেল মাই হাংগাৰ, হাংগাৰ অফ অল দেটছ পাই ইন দ্য স্কাই, বাট দ্য ৰিজন অফ ৱেইট হেড টু এণ্ড। Holy February, bringing my destiny down, ameliorated my lifeless spirit back to life. O Libran, they're holding my hand, singing the melody of promises in the woods of Sequoia, and making my heart struck at cloud nine. Though having the aura of December, yet February has to pinch and cause its dequery.
1: আমি বিভাগটোৰে আন এগৰাকী ছাত্ৰৰ সৈতে উপস্থিত আছোঁ। তোমাৰ নামটো?
2: মোৰ নাম শ্ৰী গণেশ বৰা।
1: হয়, তুমি কি কৰি ভাল পোৱা?
2: মই তেনেকৈ ক'ব গ'লে ফিল্মৰ যোনবিলাক ডাইলগ থাকে সেইবিলাক তেনেকৈ মনত ৰাখি বা মুখস্থ কৰি ভাল পাওঁ।
1: নাটকৰ সংলাপ কোৱা?
2: নাটকৰ সংলাপ নহয়, মানে যোনবিলাক চলচ্চিত্ৰ থাকে বা চিনেমা থাকে, মানে সেইবিলাকৰ কিছুমান ডাইলগ মিমিক্ৰি টাইপ আৰু। চ' মই এতিয়া আপোনালোকক বাহুবলী বোল ছবিখনৰ যোনটো কালকে নামৰ খলনায়ক আছিলে, তেওঁৰ এটা ডাইলগ আছিলে, সেই ডাইলগটো মই কৰি শুনাম বুলি ভাবিছিলোঁ। নিমদা দছ ৰছ টেল মি হাৰ তাবুজ ক্ৰাক কৈ কিনিম বোমলা মহিনু জুকু লোহা কুৱে কোনো কাস্তা মিনু বীজৰা চুকুৱে মিন বাহাত্তে জাৰাত ৰামা মাহী স্মৃতিম ভীমচা ইংকিনিম মিন বাহাদ্দি চুহোর হাক নামাদে স্ক্রিক দে ক্রাক চুহুর হার। ধন্যবাদ।
1: আমি এতিয়া আন কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ আগবাঢ়িছোঁ, তেওঁলোকেও এটি গীত সাজু কৰিছে আমাৰ শ্ৰোতাসকলৰ বাবে। তোমালোকৰ নামকেইটা কৈ দিবা আৰু কি শুনাবা?
3: নমস্কাৰ, মোৰ নাম মৌচুম শৰ্মা।
4: মোৰ নাম পৰিস্মিতা গোস্বামী।
5: আৰু মোৰ নাম উদ্যান কুমাৰ নাথ।
3: আৰু আমি শংকৰস্কৰৰ মৌপিয়া গানটো অকণমান গাই পেলাই শুনাবলৈ খুজিছোঁ।

0: ধন্যবাদ, খুব সুন্দৰ।
1: আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্বাচিত সভাপতি মানসপ্ৰতিম কলিতাৰ ওচৰত, আৰু সৌভাগ্যক্ৰমে তেখেত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমি আজি উপস্থিত থকা জনসংযোগ আৰু সাংবাদিকতা বিভাগৰে এগৰাকী ছাত্ৰ। গতিকে মই তেখেতৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, আপোনাক আকাশবাণী গুৱাহাটীৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ বিভাগটোৰ সম্বন্ধে প্ৰথমতে।
2: হয়, আচলতে এই বিভাগ বুলি ক'ব গ'লে গণসংযোগ আৰু সাংবাদিকতা বিভাগ অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিকোনো ধৰণৰ নিউজ বাতৰি হ'লে সেইটো আমি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যাবলৈ হ'লে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ পৰাই ওলোৱা জিঅ' টাইমছ বাতৰি কাকতখনতে তেওঁলোকে পাবলৈ সৌভাগ্য হয়। আহি থকা ইউথ ফেষ্টত আমি এখন আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন জাৰ্নেল ওলোৱা যায়। সেই তাত আমি ইউথ ফেষ্টত অহা যিমানবোৰ কলেজ আহে তেওঁলোকে ৰেলীৰ পৰা আদি কৰি

0: তেওঁলোকে পোৱা প্ৰাইজসমূহৰ বিষয়ে যিমানবোৰ ইনফৰ্মেশ্যন তথ্য থাকে সেইবোৰ ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ লৈ যোৱাত এই বিভাগৰ পৰা ওলা জাৰ্নেলতে সহায় কৰে। এই ক্ষেত্ৰত আমাক স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যোৱা বৰ্ষৰ যিগৰাকী লিটাৰেচি ছেক্ৰেটাৰী থাকে তেখেতৰ ফালৰ পৰা আমাৰ ডিপাৰ্টমেণ্টলৈ এখন জাননী আহে যে তাৰ সেইখনৰ কাম কৰিবলৈ আমাৰ বিভাগৰ সহায় সহযোগিতা লাগিব। গতিকে এনেকুৱা এটা বিভাগ যিটো বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক গুৱাহাটী বিশ্ববিদ্যালয়ত হৈ থকা অনুষ্ঠানসমূহৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰত্যেকটোৰ কথাই ছাত্ৰ ছাত্ৰীৰ আগলৈ লৈ যায়। গতিকে এই বিভাগটো হৈছে যোগাযোগৰ সাংবাদিকতা বিভাগ।
1: হয়, আমাক আপোনালোকৰ এই দ্বীপ বিভাগৰ মুৰব্বী মহাশয়ে ইতিমধ্যে কৈছে যে এই বিভাগত ছাত্ৰ ছাত্ৰীসকল অকল পঢ়াৰ লগত বা অকল সাংবাদিকতাৰ লগতে জড়িত নহয়, বিভিন্ন ক্ষেত্ৰত তেওঁলোক জড়িত, সেয়া হওক ৰাজনীতি হওক সমাজ নীতি হওক বিভিন্ন ক্ষেত্ৰত। আপুনিও যিহেতু যুৱ সমাজৰ গৰাকী যুৱ নেতা, গতিকে যুৱ নেতা হিচাপে আপুনি কি ক'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক উদ্দেশ্যি হওক বা সমাজখনক উদ্দেশ্যি হওক, কি ক'ব ছাত্ৰ ছাত্ৰীসকলক এটা উদ্দেশ্যে আপুনি যদি বাৰ্তা দিয়ে?
0: হয়, আমাৰ মুৰব্বী অধ্যাপক গোস্বামী ছাৰে কোৱাৰ দৰে এই বিভাগৰ পৰা কেৱল আপোনাৰ পত্ৰকাৰ বা আপোনাৰ তেনেকুৱা ধৰণৰ ওলোৱা নাই। আজি চাবলৈ গ'লে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা আদি কৰি সুমোজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়ালৈকে এই ডিপাৰ্টমেণ্টৰে তেওঁলোক প্ৰাক্তন ছাত্ৰ হয়। গতিকে যোগাযোগৰ সাংবাদিকতা বিভাগৰ পৰা ক'বলৈ গ'লে এজন ভাল মানুহ ওলায় পিছত তেওঁ কি কেৰিয়াৰ চুজ কৰিব সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰে, এয়াই ক'ম মই। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই এটাই কথা ক'ব বিচাৰিম যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ নহয়, তেওঁলোকে অসমৰ সমস্যাসমূহ সমাধানতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মানে বহুখিনি অৰিহণা যোগায় বুলি মই ভাবোঁ। গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চিন্তাধাৰা, লগতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আমাক শিক্ষাগুৰুসকলে যিয়ে আমাক শিকায়, এই কেৱল মানে আমাৰ দুটা বছৰ পঢ়িছোঁ দুটা বছৰত সীমিত নাথাকে, এয়া আমাৰ যুগ যুগ বা আমি যেতিয়ালৈ জীয়াই থাকোঁ তেতিয়ালৈ আমাৰ এইবোৰ কথাবোৰ আমাৰ বহুত কামত আহে,
1: বহুতখিনি শিকিব পৰা
0: বহুখিনি শিকিব পৰা যায়।
1: আপুনি যিহেতু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি লগতে এগৰাকী ছাত্ৰ, আপুনি পঢ়াৰ লগতে ৰাজনীতি বা অন্য কাৰ্যকলাপবিলাক কেনেকৈ বৰ্তাই ৰাখিব পাৰিছে?
0: আচলতে এই ক্ষেত্ৰত ক'বলৈ গ'লে বহুত কঠিন হয়। যেতিয়া মই ডিপাৰ্টমেণ্টত ক্লাছ কৰি ফোনটো চাইলেণ্টত থওঁ, যেতিয়া মই ফোনটো ওলাওঁ তাত দেখোঁ প্ৰায় 30-35টা মিছ কল হৈ থাকে। এতিয়া ক'বলৈ গ'লে যিহেতুকে মোক ফোন কৰিছে মানে তেওঁলোকো কিবা নহয় কিবা এটা সমস্যাত পৰিয়ে মোক ফোন কৰিছে, গতিকে আকৌ তেওঁলোকক কল বেক কৰিব লাগে বা তেওঁলোকক কথা পাতিব লাগে। এতিয়া মই এই অলপ আগতে মই ছেক্ৰেটেৰী অফিচলৈ গৈছিলোঁ, কিবা এটা স্কলাৰশ্বিপৰ ইছ্যু হৈছে, তাত আকৌ মানে গম পালোঁ আপোনালোক আহিছে, ভাল লাগিলে আপোনালোকৰ কথা পাতি। গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে কিছু সমস্যা হয় কিন্তু হৈ যায় আৰু গোটেইখিনি মিলাই ল'ব পাৰি।
1: সেয়ে আচলতে ছাত্ৰাৱস্থাত যদি এইখিনি বস্তু শিকি যোৱা হয়, সকলো বস্তু আমি কেনেকৈ বেলেন্স কৰা বুলি কয় আচলতে, ভাৰসাম্য বৰ্তাই ৰাখিব পাৰি, সেইটোৱে বহুত বস্তু আমাৰ জীৱনত শিকায়।
0: হয়,
1: ধন্যবাদ জ্ঞাপন কৰিলোঁ, পুনৰবাৰ আপোনাক শুভকামনা জনালোঁ আপোনাৰ নতুন কাৰ্যকাললৈ।
0: ধন্যবাদ।
1: পুনৰ আন এগৰাকী ছাত্ৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন ৰাজবংশী।
1: তুমি কি কি কৰি ভাল পোৱা?
2: মই কবিতা আবৃত্তি কৰোঁ, অকণমান লিখা মেলা কৰোঁ আৰু মই পেছাগতভাৱে শিক্ষকৰ কামটো কৰি আছোঁ।
1: তুমি নিশ্চয় কবিতা এটা আবৃত্তি কৰিয়ে শুনাবা?
2: হয়, আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা হাৰে আছোঁ আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকু চকুৰ পানীৰে পূৰ। মাজনিশা কোনে ৰাজালিয়ে দিয়া ক্ষেপ কৰি যায়, বিষ্ণুৰাভা নাই, নিজান চেলত তুমি হাৰে আছা হাৰে আছে ক্ৰূৰিতাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস, তুমি হাৰে আছা হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। ধন্যবাদ।
1: ধন্যবাদ। আমি পুনৰ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমাৰ নাম?
3: মোৰ নাম নিশিতা বৰা।
1: কি কি কৰি ভাল পোৱা?
3: মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, কিতাপ পঢ়ি ভাল পাওঁ, গান শুনি ভাল পাওঁ।
1: আৰু ভৱিষ্যতে কি কৰিম বুলি ভাবিছা?
3: মোৰ ৰেডিঅ'ৰ লগতে জড়িত হ'বলৈ ইচ্ছা আছে, মই আজি হোৱাৰ বহুত এটা হেঁপাহ পুহি ৰাখিছোঁ। ধন্যবাদ। মই সকলোৰে প্ৰিয় কিতাপ সৰাফুলৰ এটি লিখনি মই আপোনালোকৰ আগত মানে শুনাব বিচাৰিছোঁ। সেইটো হৈছে, কেতিয়াবা চাগে আমি আকৌ লগ পাম, কেতিয়াবা চাগে আমি আকৌ লগ পাম, আকৌ আমাৰ কথাবোৰ পাতিম, তুমি মোৰ কথাবোৰ কৈ জোকাবা, মই তোমাৰ কথাবোৰ কৈ হাঁহিম, আমি প্ৰথম কথা পতা দিনটো সোঁৱৰিম,

0: সেইদিনা কোনো নাথাকিব আমাৰ মাজত, খুব বেছি দুকাপ কফি আৰু এটি ৰঙীন আবেলি। ধন্যবাদ, ধন্যবাদ।
1: গতিকে মাকো এবাৰ শুভকামনা জনাইছোঁ যে তুমি তোমাৰ যিটো সপোন তোমাৰ সেইটোত উপনীত হোৱা।
0: ধন্যবাদ।
2: বিভাগৰে আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আমি আহিছোঁ, তোমাৰ নামটো?
3: হয়, নমস্কাৰ, মোৰ নাম দৰ্শনা নাথ।
2: তুমি কি পঢ়ি আছা?
3: মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত মাছ কমিউনিকেশ্যনৰ থাৰ্ড ছেমিষ্টাৰৰ ছাত্ৰী।
2: হয়, কি কৰি ভাল পোৱা?
3: গান গাই দেন ছবি আঁকো মাজে মাজে।
2: হয়,
3: আৰু খেলি ভাল পাওঁ।
2: হয়, এটি গীত শুনাবা নেকি আমাৰ?
3: হয়, মই ডলি ঘোষ বাইদেউৰ এটি অসমীয়া আধুনিক গীত এটি গাবলৈ অকণমান চেষ্টা কৰিছোঁ।

0: বজাই। থ্যাংক ইউ,
1: ধন্যবাদ। আমি অন্য ছাত্র দুগৰাকীৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে মিলি গীত শুনাব বুলি আমাক কৈছে। তোমালোকৰ নাম?
2: নমস্কাৰ, মোৰ নাম ভাস্কৰ বৰা আৰু মোৰ লগত আছে কৰণজিত। আজি আমি দুয়ো একেলগে শংকুৰাজৰ এটা গান গাবলৈ বিচাৰিছোঁ।
1: নিশ্চয়।
2: গানটোৰ নাম হ'ল অৱতাৰ। আৰম্ভ কৰিছোঁ।

0: ধন্যবাদ।
1: আসলতে আমি দেখিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সংগীতৰ সাধনা, বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা আমি গীত শুনিলোঁ। আমি শুনিলোঁ যে কিমান সুন্দৰ তেওঁলোকৰ কণ্ঠ, তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ এই সংগীতৰ সাধনা পঢ়াৰ লগত তেওঁলোকে যেনেকৈ বৰ্তাই ৰাখিছে সেয়া আচলতে লেখত ল'বলগীয়া। শ্ৰোতাসকল, আমি এতিয়া আগবাঢ়িছোঁ এটা দলৰ ওচৰলৈ, স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ এটা দল, আমি আগবাঢ়িছোঁ তেওঁলোকৰ ওচৰলৈ। তোমালোকৰ নাম?
2: মোৰ নাম বাস্তৱ বৰুৱা। হয়, আজি আমি এটা মেচাপ হিচাপে গাবলৈ আছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব আৰু।

0: গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ যিটো জীৱন, সেয়া অকল পঢ়াত সীমাবদ্ধ হৈ নাথাকে, আমি সকলোৱে জানো, হয় নে নহয়? গতিকে মই এজন ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো জনাবা।
1: হয়, মোৰ নাম বিবেক ৰাভা।
0: হয়, মই জানিব বিচাৰিছোঁ তুমি হোষ্টেলত থাকা।
1: হয়,
0: হোষ্টেলৰ অভিজ্ঞতাৰ বিষয়ে কোৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলীয়া জীৱনৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনোৱা।
1: আচলতে মই আগতে হোষ্টেলত থকা নাছিলোঁ, এয়া মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ হয়। আৰু মাষ্টাৰ্ছত মই যেতিয়া আহিলোঁ হোষ্টেলত, ফাৰ্ষ্ট অলপ ভয় লাগিছিল যে হোষ্টেলত কিবা কিবি বহুত শুনিছিলোঁ। যেতিয়া আহিলোঁ মানে ইয়াত একোৱেই নাই, মানে গোটেই নৰ্মেল। কিন্তু মানুহে এতিয়াও ভাবে যে যি ৰেগিং হয় কিবা হয়, এইবিলাক একো নাই মানে। মানে অহাৰ পিছত গম পাই যে হোষ্টেল কি বস্তু, মানে এটা আৱেগ হৈ যায় হোষ্টেল থকাৰ পিছত। অগ্ৰজৰ লগত মোৰ সম্পৰ্ক ভাল, মোৰ দাদাও লগত আছে হোষ্টেলৰ, ভালে, বেয়াটো নহয়। হোষ্টেলত থাকি ভাল লাগিছে, কাৰণ মোৰ মানে মন আছিলে মানে হোষ্টেলত থাকিবৰ কাৰণে, তো মানে মই আহি গ'লো হোষ্টেলত।
0: এতিয়া ভাল লাগিছে, নিজে অকণমান হ'লেও স্বাধীন হ'বলৈ শিকিছা, ঘৰৰ পৰা আহি দূৰত সকলো কাম নিজে কৰিব লগা হৈছে, অভিজ্ঞতাটো কেনেকুৱা? তেনেকুৱা
1: অভিজ্ঞতা ক'বলৈ গ'লে মই কাপোৰ ধোৱা নাছিলোঁ ঘৰত আগতে, প্ৰথমতে। এতিয়া মই কাপোৰ ধুই আছোঁ, ক্লাছ নটাত আহিব লাগে মানে, চিঞৰ ইয়াতে মানে এটেণ্ডেঞ্চ লাগে আপোনাৰ। মই মানে ৰাতিপুৱা শুই উঠোৱা নাছিলোঁ, এতিয়া উঠোৱা হয় চব, মানে এইখিনি মানে ডিচিপ্লিন ৰখা হৈছে মানে নিজে। মানে দুই মাহত আঢ়ৈ মাহত যিখিনি মানে পালোঁ, ভাল এক্সপিৰিয়েঞ্চ পালোঁ আৰু মই।
0: সেয়াই আচলতে, আমি অকল পঢ়াতে সীমাবদ্ধ হৈ নাথাকোঁ, আমি যেতিয়া ঘৰৰ পৰা বাহিৰ ওলাই আহোঁ, এখন বিশ্ববিদ্যালয়ত নাম লগাওঁ, এটা ডিপাৰ্টমেণ্টত, এটা বিভাগত নামভৰ্তি কৰোঁ, এখন হোষ্টেলত থাকোঁ বা বহুতে ৰেণ্টত থাকে, ইয়াত ভাড়াঘৰত থাকে, নিজাকৈ বহুত বস্তু শিকিবলৈ পোৱা যায়। সেয়া লাগিলে অনুশাসনেই হওক বা সেয়া নতুন নতুন কিছুমান অভ্যাস শিকা দেখা যায়। ধন্যবাদ জনাইছোঁ। এতিয়া আমি বিভাগৰে ছাত্ৰী এগৰাকীৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা গোস্বামী।
0: হয়, কি কৰি ভাল পোৱা?
2: মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, লগতে নাটক অলপ চলপ কৰোঁ আৰু গানৰ লগতো অলপ জড়িত, কিন্তু বিশেষকৈ কবিতাৰ প্ৰতি বেছিকৈ আগ্ৰহী আৰু। মোৰ এটা সপোন আছিলে যে মই বিভাগৰ এগৰাকী ছাত্ৰী হ'ম, লগতে বিশেষকৈ আহিছিলোঁ কাৰণ মই ৰেডিঅ'ৰ প্ৰতি সৰুৰে পৰা বহুত আগ্ৰহী, মোৰ ৰেডিঅ'ত কাম কৰাৰ ইচ্ছা আছে, গতিকে ভাবিছিলোঁ যে হয়তো এইটো বিভাগে মোক সেইটো সুযোগ দিব পাৰিব, কিছুমান অভিজ্ঞতা ল'ব পাৰিম, সেইটো কাৰণে ভাল লাগিছে।
0: হয়, আজি তুমি কি কৰি শুনাবা আমাক?
2: আজি মই এটি কবিতা আবৃত্তি কৰিম ভাবিছোঁ, মোৰ বহুত প্ৰিয় কবিতা এটা।
0: নিশ্চয়,
2: ঠিক আছে। কবিতাটিৰ নাম হৈছে শিৰোনাম ফাগুন। সামান্য শ্ল' কৰি দিয়া চিটি বাছৰ পৰা এইমাত্ৰ জাপ মাৰি নামিছে ফাগুন এই চহৰত। পিঠিত কলেজ বেগ আৰু স্পৰ্টছ শ্বু পিন্ধা ফাগুন চিগাৰেট এটা জ্বলাই খবৰ কাগজ এখন কিনিছে, আৰু এইমাত্ৰ ইয়াতে আছিল আৰু নাই গায়ব। তুমিও জাষ্ট হোষ্টেলৰ ছাদত চুলি শুকুৱাবলৈ গান এটা গাইছিলা, কঁপি উঠিল কাণফুলি আৰু টাৱেলখনত

0: এটা ঢৌ আহি ভাকুত গোটাবলৈ ধৰিলে। যাদু যেন আৰবীয়ান নাইট শ্ব'ৰ যাদু। তোমাৰ ওচৰলৈ যাওঁতে ৰুমমেটক পালোঁ। তাই ক'লে, এইমাত্ৰ ৰঙা চুৰিদাৰযোৰ পিন্ধি তুমি ওলাই গ'লা, এই ভৰ দুপৰীয়াখননো ক'ত গ'ল তাই? তাই ক'লে, কোনোবা আহিছিল পুৰণি বন্ধু, পিঠিত কলেজ বেগ আৰু স্পৰ্টছো পিন্ধা। ধন্যবাদ।
1: ধন্যবাদ জনাইছোঁ।
2: আমি বিভাগৰ অধ্যাপিকা ভাৰতী ভৰালী বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ, আপোনাৰ পৰা বিভাগটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ।
3: ধন্যবাদ। আমাৰ এই বিভাগটো খুবেই ডাইনামিক ডিপাৰ্টমেণ্ট। আমাৰ ইয়াত খুব সুচাৰুৰূপভাৱে প্লেনড ৱেত সুপৰিকল্পিতভাৱে প্ৰণালীবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলক যোগাযোগ আৰু সাংবাদিকতাৰ বিষয়ত শিক্ষা দিবৰ কাৰণে আমি চেষ্টা কৰোঁ। তেওঁলোকৰ যাতে যিখিনি থিয়ৰী আৰু প্ৰেক্টিকেল তাৰ সামঞ্জস্য থাকে, তাৰ বাবেও আমি যত্ন লওঁ। তেওঁলোকৰ যিখিনি পুথিগত বিদ্যা সেইখিনি বিভাগতে গৱেষণাগাৰত তেওঁলোকে সেইখিনি ইমপ্লিমেণ্ট কৰিবৰ যত্ন কৰে। যেনে ধৰক, তেওঁলোকে আমাৰ এখন কমিউনিটি জাৰ্নেল উলিয়ায়, জিও টাইমছ। তাতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আশে পাশে থকা যিখিনি বাতৰি বা যিখিনি জাৰ্নেলিষ্টিক ৰাইটিংছ হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে নিজাকৈ বাতৰি সংগ্ৰহ কৰা, লেআউট বনোৱা ইত্যাদি যিখিনি টেকনিকেল কথা আছে, সেই কথাখিনি তেওঁলোকে প্ৰেক্টিছ কৰিবৰ ইয়াতে সুবিধা পায়। তদুপৰি তেওঁলোকে বিভিন্ন কামত আউটৰিচ প্ৰগ্ৰামবোৰ বা জনসাধাৰণৰ মাজত গৈ যিটো যোগাযোগ হয় সেইখিনি কৰিব পাৰে। তাৰোপৰি তেওঁলোকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এইখিনি বস্তুৰ কাৰণে প্ৰকাশ কৰিবৰ কাৰণে আমাৰ নিজাকৈ ব্লগ আছে, আমাৰ ষ্টুডিঅ' আছে। তেওঁলোকে অডিঅ' ভিজুৱেলৰ যিখিনি শিক্ষাগত অৰ্হতাৰ দৰকাৰ, দক্ষতাৰ দৰকাৰ, সেইখিনি আমি চেষ্টা কৰোঁ। তাৰোপৰি আমাৰ এডভাৰটাইজিং এণ্ড পাব্লিক ৰিলেশ্যনছৰ পেপাৰ আছে, তাতে তেওঁলোকে ইভেণ্ট মেনেজমেণ্ট কৰিব লাগে। ইভেণ্ট মেনেজমেণ্টৰ সেই প্ৰেক্টিকেলৰ কাৰণেই আমি জোনাকী নামেৰে এটি চিনেমাৰ মহোৎসৱ, চলচ্চিত্ৰ মহোৎসৱ ছাত্ৰ ছাত্ৰীৰ বাবে, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা, আৰু ছাত্ৰ ছাত্ৰীয়ে গোটেইখিনি কৰে। আৰু এই জোনাকী ফিল্ম ফেষ্টিভেলটো 2019ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। তাতে মই আছিলোঁ প্ৰতিষ্ঠাপক সমন্বয়ক। আমি ইয়াতে চেষ্টা কৰোঁ যাতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো চিনেমাৰ দ্বাৰা সমাজখন তেওঁলোকে জানিব পাৰে। এটা অনুষ্ঠান পাতাৰ বাবে, আয়োজন কৰাৰ বাবে যিখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ দৰকাৰ সেয়া আমি কৰোঁ। তেওঁলোকে এখন আলোচনী উলিয়ায় প্ৰত্যাশা নামেৰে। আপোনালোকে যদি আমাৰ ৱেবছাইটত চাই দেখিব, আমাৰ যিসকল এলুমনাই আছে, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও নিজা নিজা ফিল্ডসমূহত তেওঁলোকে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰি আছে আৰু তেওঁলোকে যথেষ্ট ভালভাৱে তেওঁলোকে আমাৰ সমাজখনলৈ অৰিহণা যোগাই আছে। তদুপৰি আমাৰ বিভাগত যিহেতুকে গুৱাহাটীতে অৱস্থিত, গতিকে আমাৰ এটা সুবিধাও আছে। আমি অসমৰ সংবাদ জগতৰ বা যোগাযোগৰ ক্ষেত্ৰখনৰ যিসকল মহান ব্যক্তি আছে, অভিজ্ঞ ব্যক্তি আছে, তেওঁলোকেও আহি সময় সুবিধা মিলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। সেইফালৰ পৰা আমি খুবেই সৌভাগ্যশালী বুলি ক'ব লাগিব যে সেই ফিল্ডৰ মানুহখিনিও, যিসকল লোকে কাম কৰি আছে, তেওঁলোকেও আমাক যথেষ্ট মৰম, সহায় আৰু সহযোগিতা আগবঢ়াইছে।
2: জনাবলৈ পাই আমি সুখী হৈছোঁ যে বাইদেউ পূৰ্বতে আকাশবাণী গুৱাহাটীৰ সৈতে জড়িত, আৰু সঁচাকৈ আমাৰ ভাল লাগে যেতিয়া আমি ৰেডিঅ'ৰ মানুহ এগৰাকী লগ পাওঁ। আকাশবাণীৰ সৈতে কেনেকুৱা অভিজ্ঞতা আছিল আপোনাৰ?
3: আকাশবাণী মোৰ কাৰণে প্ৰাণ। আকাশবাণী এতিয়াও মোৰ ভাল লাগে। মই মাজে মাজে এতিয়াও যাওঁ। মই অৱশ্যে পূৰ্বতে বুলি নহয়, এতিয়াও মই গৈ থাকোঁ। সেইটো মোৰ দ্বিতীয় এখন ঘৰৰ দৰে পৰিয়াল। তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানত মই নিমন্ত্ৰণ পাওঁ, বা প্ৰতিটো কামত, বা এতিয়াও মই ক'ৰবাত গ'লে আকাশবাণীৰ মানুহ যেতিয়া আমি লগ পাওঁ, তেতিয়া মই পাহৰি যাওঁ আচলতে মই ক'ত আছোঁ, কেনেকৈ আছোঁ। বহুদিনৰ পাছত ঘৰৰ মানুহ এগৰাকীক লগ পালে যিটো হয়, ঠিক তেনে অনুভৱেই হয়। গতিকে আকাশবাণী গুৱাহাটীয়েও আমাক যথেষ্ট সহায় কৰিছে, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে। যিখন আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ পেপাৰ আছে, সেই পেপাৰখনৰ ক্ষেত্ৰত যিখিনি বৃত্তিগত পেচাদাৰী কাম, সেইখিনি কি ধৰণে কৰিব পাৰোঁ, সেইখিনিত আমাক যথেষ্ট সহায় কৰিছে। আৰু আপোনালোকো আমাৰ মাজলৈ আহিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অসমৰ জনসাধাৰণে আমাৰ প্ৰতি যিখিনি আস্থা ৰাখিছে, আমি সেইখিনি আশা পূৰ্ণ কৰিব পাৰিম। তদুপৰি শেষত এটা সংযোগ কৰোঁ, সেইটো হৈছে আমাৰ

0: যিহেতু 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম নতুনকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যক্ৰমসমূহ হৈ আছে, তাতে বহুত ধুনীয়া ধুনীয়া বিষয় আমি অন্তৰ্ভুক্ত কৰিছোঁ। ধৰক এথনোগ্ৰাফিক কমিউনিকেশ্যন, হেল্থ কমিউনিকেশ্যন, ৰিস্ক কমিউনিকেশ্যন, এনেকুৱা ধৰণৰ যিখিনি বৰ্তমান পৃথিৱীত দৰকাৰ, ডেটা জাৰ্ণেলিজিম, সেই বস্তুবোৰ আমি বিশ্ব আৰু ভাৰতৰ বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰি আৰু ব্যক্তিগত মানে বৃত্তিগত যিসকল প্ৰতিষ্ঠান আছে সাংবাদিকতা আৰু যোগাযোগৰ সৈতে জড়িত, তেওঁলোকৰ সৈতে আলোচনাৰ মৰ্মে আমি এনেধৰণৰ বহুত নতুন আৰু প্ৰগতিশীল চিন্তাৰ বিষয়ক আমি সংলগ্ন কৰিছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংবাদিকতাৰ যোগাযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম যদি ভৱিষ্যতে কৰিবলৈ আমাৰ ইয়ালৈ আহে, তেওঁলোকে এখন খুব সুচল আৰু সুষম ক্ষেত্ৰ পাব, যাতে তেওঁলোকে মিডিয়া লিটাৰেচিৰ যিটো অভিযান বা মিডিয়া সাক্ষৰতাৰ যি অভিযান, সেই তাত তেওঁলোক অংশীদাৰ হৈ সমাজৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰিব।
1: ধন্যবাদ বাইদেউ, খুব সুন্দৰকৈ জনালে। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ লক্ষ্যত উপনীত হওক, বিভাগটো আৰু ওপৰলৈ যাওক, তাৰে আশা থাকিল।
2: প্ৰিয় শ্ৰোতা, ইমান পৰে আমি উপস্থিত আছিলোঁ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত। ইয়াৰ লগে লগে জেচমিনৰ সৈতে মই গাৰ্গীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত অনুষ্ঠিত হোৱা হেপ হেপ হুৰৰে অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ।
3: ইমান পৰে শ্ৰোতাসকলে হেপ হেপ হুৰৰে অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটিত আগবঢ়োৱা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠান। অনুষ্ঠানটিৰ আঁত ধৰিলে জেচমিন চুলতানা আৰু গাৰ্গী শৰ্মায়।

শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ ধনেশ্বৰ ৰয়ৰ কণ্ঠৰ কেইটিমান লোকগীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছোঁ অনুৰাধা পৌৰৱালৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছোঁ MS শুভলক্ষ্মীৰ কণ্ঠৰ এটি ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ শ্ৰোতাসকল, সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ ৰামধেনুৰ আজিৰ খণ্ডটি। আজিৰ ৰামধেনুত মই জুৰি মদাহীয়ে আপোনালোকলৈ লৈ আহিছোঁ মোৰ এগৰাকী প্ৰিয় শিল্পী কিশোৰ কুমাৰৰ কণ্ঠৰ গীত। শ্ৰোতাসকল, তেখেতৰ এটি গীতেৰেই আৰম্ভ কৰিছোঁ ৰামধেনুৰ আজিৰ খণ্ডটি।

কিংবদন্তি শিল্পী কিশোৰ কুমাৰ এগৰাকী গায়ক, সংগীতজ্ঞ তথা অভিনেতা আছিল। বলিউডৰ বহু ছুপাৰহিট গানৰ আঁৰৰ মানুহ আছিল এইগৰাকী শিল্পী। কিশোৰদা নামেৰে পৰিচিত এই সংগীতজ্ঞগৰাকীৰ জন্ম হৈছিল 1929 চনৰ 4 আগষ্টত। প্ৰথমে তেওঁৰ নাম আছিল আভাস গাংগুলী। কিশোৰ কুমাৰক অভিনেতাৰূপে তেওঁৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল। জ্যেষ্ঠ ভাতৃৰ ছত্ৰছায়াত অভিনেতাৰূপে ভুমুকি মাৰিলেও শেষত গায়কৰূপেহে অধিক পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰিছিল।

শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আপোনালোকে শুনি আছে কিশোৰ কুমাৰৰ কণ্ঠৰ গীত। অসাধাৰণ প্ৰতিভাৰ গৰাকী কিশোৰ কুমাৰক সাধাৰণতে গায়ক হিচাপে জনাজাত যদিও হিন্দী চিনেমাৰ জগতত এজন অভিনেতা হিচাপেও তেওঁৰ এখন সুকীয়া আসন আছে। 50ৰ দশকৰ শেষৰ ফালে তেওঁ এজন প্ৰতিষ্ঠিত কমেডী নায়ক হিচাপে জনপ্ৰিয় হয়। তেওঁৰ অভিনয়ৰ ধৰণ আছিল আনসকলতকৈ সম্পূৰ্ণ পৃথক।

ভাৰতীয় চিনেমা জগতত দপদপাই থকা কিশোৰ কুমাৰে 8 বাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ গায়কৰ সন্মান বুটলিবলৈও সক্ষম হৈছিল।

কিশোৰ কুমাৰৰ অসমীয়া সংগীত জগততো কিছু অৱদান আছে। অসমীয়া ছবি চিকমিক বিজুলীৰ পক্ষীৰাজ ঘোঁৰা শীৰ্ষক গীতটিত কিশোৰ কুমাৰে আশা ভোছলে আৰু ভূপেন হাজৰিকাৰ সৈতে কণ্ঠদান কৰিছিল।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ 31 শাওন আৰু 1948 শকাব্দৰ আজি শাওন মাহৰ 26 দিন, লগতে 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 17 তাৰিখ। এতিয়া সময় পুৱা 5:33:45 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰিব।